নমস্কাৰ, সুপ্ৰভাত আদৰৰ শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বুধবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 29 দিন, 1948 শকাব্দৰ বহাগ মাহৰ 23 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 13 তাৰিখ। এতিয়া সময় পুৱা 5:33:47 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপ, AIR ৰেডিঅ' এপ যোগেও শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ব্ৰজমোহন প্ৰসাদ, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, শ্বেখ আব্দুল্লা আহমেদ, পপিচন্দ আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। আৰম্ভ কৰিবলৈ লোৱা হৈছে ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

প্ৰথমতে শুনক প্ৰাগজ্যোতিষপুৰ যোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এটি চমু আভা। পুৱা 6:15 নন্দিতা শৰ্মাৰ কণ্ঠৰ ভজন, 6:20 আৰু নিশা 8:15 অৰুণ বায়নৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ। দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পীসকল হ'ল অনিন্দিতা পাল, প্ৰশান্ত ৰাজখোৱা, ৰূপলেখা গোহাঁই, আৰোহণ বৰদলৈ আৰু গায়ত্ৰী হাজৰিকা। দিনৰ 12:10 পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, ফিল্মী নগমে, তৰংগ, প্ৰাদেশিক সংগীত আৰু প্ৰীতলৰী।

বিয়লি 5:10 পৰা যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। 7:20 সোপান অনুষ্ঠানত ফটোগ্ৰাফী এজ এ কেৰিয়াৰ এই বিষয়ে যশস্বী ফটোগ্ৰাফাৰ ইউনিক বৰাৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ শ্ৰুতি ডেকা।

6:10 সোমা দত্তৰ কণ্ঠৰ ভজন, 6:30 লীনা বৈশ্যৰ কণ্ঠৰ খেয়াল, 7:55 ৰীমাশ্ৰী শৰ্মা আৰু ছানী বৰ্মনৰ কণ্ঠৰ আধুনিক গীত, লগতে আছে মনোৰঞ্জন আৰু শিক্ষণ প্ৰশিক্ষণ সংস্থান। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু, 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত নিখিল বেনাৰ্জীৰ ছেটাৰবাদন ৰাগ চন্দ্ৰকোষ।

এতিয়া শুনক মহাবাহু শাখাৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। নিশা 9:30 বজাত সাহিত্য চোৰা অনুষ্ঠান, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 8:02 বজাত নাটক উদয় ভানুৰ চৰিত্ৰ, মূল উপন্যাস মামণি ৰৈচম গোস্বামীৰ, অনাতাঁৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। 10:00 বজাত অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানত যশস্বী অভিনয় শিল্পী গিৰীশ চৌধুৰীৰ বিষয়ে যুগুতাই আগবঢ়াইছে ইন্দ্ৰজিৎ দাসে। 7:30 বজাত স্মৃতি দিনলিপি অনুষ্ঠানত আকাশবাণীৰ প্ৰাক্তন উপসঞ্চালক দীনেশ দাসৰ সৈতে কথোপকথনৰ চতুৰ্থ খণ্ড, তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি পুৱা অনুষ্ঠানটি শুনিবলৈ পাব 7:15 বজাত প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 9:20 বজাত প্ৰভাতী তৰংগ, আগবঢ়াব সীমান্ত বাৰ্মাই। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা এই শিতানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানৰ প্ৰথম খণ্ড শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠান, এই অনুষ্ঠানত দশমমানৰ অসমীয়া পাঠ প্ৰশস্তি শুনিবলৈ পাব, পাঠ আগবঢ়াব ত্ৰিবেণী শৰ্মা বৰুৱাই। 6:10 বজাত কৃষিজগত অনুষ্ঠানত ৰেচম কৃষিৰ বাণিজ্যিক সম্ভাৱনা, এই বিষয়ে আলোচনাত ভাগ ল'ব ডঃ মানসী হাজৰিকা আহমেদ আৰু ডঃ নিৰ্মালী বৰাই, আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 1:10 বজাত আৰু 7:45 বজাত কস্তুৰী বৰুৱাৰ কণ্ঠৰ আধুনিক গীত। অনুষ্ঠান পৰিচিতি ইমানেই।

অৰুণ বায়নৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ আৰম্ভণিতে শুনক জাগতি ৰাহু ছবিৰ এটি গীত লতা মংগেশকৰ আৰু সংগীসকলৰ কণ্ঠত। গীতৰ কথা শৈলেন্দ্ৰৰ আৰু সংগীত পৰিচালনা জলিল চৌধুৰীৰ।

মধুবন অনুষ্ঠানত এইবাৰ শুনক লতা মংগেশকৰ আৰু মুকেশৰ কণ্ঠৰ এটি গীত আনাৰী ছবিৰ পৰা। গীতৰ কথা শৈলেন্দ্ৰৰ, সংগীত পৰিচালনা শংকৰ জয়কিষণৰ।

মধুবন অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া শুনক দ্য ট্ৰেইন ছবিৰ এটি গীত লতা মংগেশকৰৰ কণ্ঠত, গীতিকাৰ আনন্দ বক্সী, সংগীত পৰিচালনা আৰ ডি বৰ্মনৰ।

অনুষ্ঠানত এইবাৰ শুনক চৰি চৰি ছবিৰ এটি গীত মন্না দে আৰু লতা মংগেশকৰৰ কণ্ঠত, গীতিকাৰ শৈলেন্দ্ৰ, সংগীত পৰিচালনা শংকৰ জয়কিষণৰ।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনে আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক কিশোৰ কুমাৰ আৰু লতা মঙ্গেশকৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ। ছবিখন হ'ল ৰুটি।

এতিয়া শুনাবলৈ লোৱা হৈছে প্যাসা সাৱন ছবিৰ এটি গীত সুৰেশ ৱাদেকৰ আৰু লতা মংগেশকৰৰ কণ্ঠত। গীতৰ কথা সন্তোষ আনন্দৰ, সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।

মধুবন অনুষ্ঠানৰ শেষত শুনক মন মন্দিৰ ছবিৰ এটি গীত কিশোৰ কুমাৰ আৰু লতা মংগেশকৰৰ কণ্ঠত, গীতৰ কথা ৰাজেন্দ্ৰ কৃষণৰ, সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।

0: কাৰিকৰী অসুবিধাৰ বাবে মন মন্দিৰ ছবিৰ গীতটি শুনাব পৰা নগল। তাৰ সলনি আপোনালোকে শুনিলে পথৰ কে সনম ছবিৰ এটি গীত লতা মংগেশকৰ আৰু মুকেশৰ কণ্ঠত। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, পশ্চিমবংগত চৰকাৰ সলনি হোৱাৰ পাছত ৰাজ্যখনৰ আৰক্ষীয়ে আইন শৃংখলা আৰু ৰাজনৈতিক হিংসাৰ সৈতে জড়িত পূৰ্বৰ গোচৰসমূহৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। তামিলনাডুৰ নৱনিৰ্বাচিত চৰকাৰখনে আজি বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব। কৰ্মচাৰী ৰাজহুৱা উজাৰাপতি আৰু পেঞ্চন মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ষোড়শ পেঞ্চন আদালতৰ অধ্যক্ষতা কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ নেতৃত্বত ভাৰতীয় সংসদীয় প্ৰতিনিধিৰ এটা উচ্চস্তৰীয় দল আজি ভূটানলৈ যাব। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালিৰ এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে।

পশ্চিমবংগত চৰকাৰ সলনি হোৱাৰ পাছত ৰাজ্যখনৰ আৰক্ষীয়ে আইন শৃংখলা আৰু ৰাজনৈতিক হিংসাৰ সৈতে জড়িত পূৰ্বৰ গোচৰসমূহৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আইন শৃংখলা বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধানে কালি এই সন্দৰ্ভত আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰেল আৰক্ষীলৈ তাৎক্ষণিক ব্যৱস্থাৰ এলানি বিস্তৃত নীতি নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পাছত ৰাজ্যখনত হোৱা ৰাজনৈতিক হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ সঠিক পৰ্যবেক্ষণৰ নিৰ্দেশ দিয়া হৈছে। এই গোচৰসমূহৰ ভিতৰত ইতিমধ্যে চূড়ান্ত প্ৰতিবেদন দাখিল হোৱা গোচৰসমূহকো অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্বৰ তদন্তত গাফিলতি হোৱা বুলি অভিযোগ থকা গোচৰসমূহৰ পুনৰ সঠিক তদন্তৰো নিৰ্দেশ দিয়া হৈছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনৰ আৰক্ষীয়ে অহা শুকুৰবাৰৰ ভিতৰত আৰক্ষী চকীসমূহত জমা থকা অস্ত্ৰ শস্ত্ৰসমূহৰ সঠিক নিৰীক্ষণ কৰিবলৈও নিৰ্দেশ দিছে। ইয়াৰ পাছত অবৈধ অস্ত্ৰ শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী পুনৰ উদ্ধাৰৰ বাবে দুসপ্তাহজোৰা বিশেষ অভিযান চলোৱা হ'ব বুলিও আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। তামিলনাডুৰ নৱনিৰ্বাচিত চৰকাৰখনে আজি বিধানসভাৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব। মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে ইয়াৰ পূৰ্বে সমৰ্থন বিচাৰি সহযোগী দলসমূহৰ নেতাসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হৈছে। সহযোগী দলসমূহৰ সমৰ্থনৰ লগতে টি ভি কে চৰকাৰখনে এ আই এ ডি এম কে দলৰ পৰা আঁতৰি অহা গোট আৰু আম্মা মক্কল মুনেত্ৰ কৰগমৰ একমাত্ৰ বিধায়ক এছ কামাৰাজৰ পৰাও সমৰ্থন লাভ কৰিছে। ইয়াৰ মাজতে তামিলনাডুৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক নাটকীয় পৰিৱৰ্তন পৰিলক্ষিত হৈছে। চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱা বিষয়টোক লৈ অখিল ভাৰতীয় আন্না দ্ৰাবিড় মুনেত্ৰ কৰগম দলটো দুটা ভাগত বিভাজিত হয়। প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু দলৰ সাধাৰণ সম্পাদক এ কে পালানিস্বামী নেতৃত্বৰ গোটটোৱে দলৰ বিধায়কসকলক টি ভি কে চৰকাৰৰ প্ৰতি সমৰ্থন আগনবঢ়াবলৈ নিৰ্দেশ দিছে। জ্যেষ্ঠ নেতা এ কৃষ্ণমূৰ্তিয়ে এইবুলি সকীয়াই দিছে যে দলীয় হুইপ উলংঘা কৰা বিধায়কসকল

দলৰ পৰা বহিষ্কাৰ কৰা হ'ব। আনহাতে 30গৰাকী বিধায়কৰ সমৰ্থন দাবী কৰা আনটো গোটে এছ পি বেলুমণি এ আই এ ডি এম কেৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিছে। আম্মা মক্কল মুনেত্ৰ কৰগামৰ একমাত্ৰ বিধায়ক এছ কামৰাজে টি ভি কে চৰকাৰলৈ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ পাছত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। কৰ্মচাৰী ৰাজহুৱা উজৰাপত্তি আৰু পেঞ্চন মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত হ'বলগীয়া ষোড়শ পেঞ্চন আদালতৰ অধ্যক্ষতা কৰিব। 37টা মন্ত্ৰালয় আৰু বিভাগৰ দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা 985টা গোচৰ আজি নিষ্পত্তি কৰা হ'ব। পেঞ্চন আৰু পেঞ্চনৰ কল্যাণ বিভাগে প্ৰকাশ কৰা মতে পেঞ্চন উজৰ আপত্তি সম্পৰ্কীয় জটিল আৰু দীৰ্ঘদিনীয়া গোচৰসমূহ নিষ্পত্তিৰ বাবে এই আদালত ফলপ্ৰসূ মঞ্চ হিচাপে পৰিগণিত হৈছে। এতিয়ালৈকে অনুষ্ঠিত 15খন পেঞ্চন আদালতত প্ৰায় 28,000 গোচৰ উত্থাপন কৰা হৈছে আৰু ইয়াৰে 20,000টা গোচৰ ইতিমধ্যে আদালতত নিষ্পত্তি কৰা হৈছে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউ জি 2026ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত ৰাজস্থান আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে বৰ্তমানলৈকে 15জন লোকক আটক কৰিছে। বিশেষ তদন্তকাৰী গোটটোৱে কালি জয়পুৰৰ পৰা মনীষ নামৰ এজন ষড়যন্ত্ৰকাৰী গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বেও ৰাজস্থান আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে যোৱা 7 মে'ত ডেৰাডুনৰ পৰা মূল ষড়যন্ত্ৰকাৰী চিকাৰস্থিত কেৰিয়াৰ কাউন্সিলাৰ ৰাকেশ কুমাৰকে ধৰি 5জন লোকক গ্ৰেপ্তাৰ কৰিছিল। সমান্তৰালকৈ নীটৰ 4গৰাকী প্ৰত্যাশিত শিক্ষাৰ্থীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে সন্দেহযুক্ত নেটৱৰ্কৰ পৰিসৰ আৰু পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকতৰ প্ৰচাৰৰ সৈতে জড়িত ধনৰ লেনদেন সন্দৰ্ভত তদন্ত কৰি থকা হৈছে। উল্লেখযোগ্য যে NTA ইতিমধ্যে যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউ জি 2026 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা বাতিল কৰিছে। সামাজিক মাধ্যমযোগে সংস্থাটোৱে প্ৰকাশ কৰিছে যে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰখাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ সন্দৰ্ভত বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIলৈ প্ৰেৰণ কৰা হৈছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে পুনৰ নিৰ্ধাৰণ কৰা তাৰিখত এই পৰীক্ষা অনুষ্ঠিত হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026ৰ এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলিও সংস্থাটোৱে স্পষ্ট কৰি দিছে। আকাশবাণীৰ পৰা লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ নেতৃত্বত ভাৰতীয় সংসদীয় প্ৰতিনিধিৰ এটা উচ্চস্তৰীয় দল আজি ভূটানলৈ যাব। ভাৰত আৰু ভূটানৰ মাজত থকা সম্পৰ্ক অধিক শক্তিশালী কৰাই হৈছে এই ভ্ৰমণৰ মূল উদ্দেশ্য। 51জনীয়া সদস্যৰ এই প্ৰতিনিধি দলটোত ৰাজ্যসভা আৰু লোকসভাৰ কেইবাগৰাকীও সাংসদৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকল থাকিব। প্ৰতিনিধি দলটোৱে ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্কৰ বিভিন্ন দিশ সামৰি চুবুৰীয়া ৰাষ্ট্ৰ দুখনৰ মাজৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে কেইবালানিও আলোচনাত মিলিত হ'ব। তেওঁলোকে ভূটানৰ ৰজা আৰু প্ৰধানমন্ত্ৰীকো সাক্ষাৎ কৰিব। মহাৰাষ্ট্ৰৰ জাট তহচিলত কালি অনুষ্ঠিত ধৰ্মীয় সভাৰ সময়ত এখন দেৱাল ভাঙি 6জন ভক্তৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 15জন লোক আহত হৈছে। 300ৰো অধিক ভক্ত সমবেত হৈ থকা অঞ্চলটোত প্ৰচণ্ড বতাহ বৰষুণ অহাৰ ফলত প্ৰায় 30জন ভক্তই আশ্ৰয় লোৱা দেৱাল এখন ভাঙি পৰাৰ ফলত 6জন লোকৰ মৃত্যু হয়। ইতিমধ্যে আহতসকলক চিকিৎসাৰ বাবে জাটৰ চিকিৎসালয় আৰু চাংলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত দিয়া এটা পোষ্টত মহাৰাষ্ট্ৰৰ দেৱাল ভাঙি যোৱা ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব সঞ্জয় কুমাৰে NCERT আৰু CBSEক যুটীয়াভাৱে তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কম্পিউটাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে বুলি প্ৰকাশ কৰিছে। শ্ৰীকুমাৰে কয় যে গ্ৰীষ্মকালীন বন্ধৰ সময়ত শিক্ষকসকলক এই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব আৰু গ্ৰীষ্ম বন্ধ খোলাৰ পাছত এই বিষয়সমূহ বিদ্যালয়ত আৰম্ভ কৰা হ'ব। তেওঁ লগতে কয় যে NCERTয়ে নৱম দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে। 179 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে
14 অভাৰ আৰু 5টা বলত

0: আটাইকেইটা উইকেট হেৰুৱাই 86 ৰানহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটান্ছৰ হৈ কাগিছ' ৰাবাদা আৰু জেছন হোল্ডাৰে তিনিটাকৈ উইকেট দখল কৰাৰ লগতে প্ৰসিদ্ধ কৃষ্ণাই দুটা আৰু মহম্মদ ছিৰাজ আৰু ৰশিদ খানে এটাকৈ উইকেট লাভ কৰে। কাগিছ' ৰাবাদাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে গুজৰাট টাইটান্ছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 168 ৰাণ সংগ্ৰহ কৰে। সাই সুদৰ্শনে সৰ্বাধিক 61 আৰু ৱাশ্বিংটন সুন্দৰে 20 ৰাণৰ বৰঙণি আগবঢ়ায়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ প্ৰফুল হিংগে আৰু ছাকিব হুছেইনে দুটাকৈ আৰু অধিনায়ক পেট কামিন্সে এটা উইকেট লাভ কৰে। প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় মহিলা আয়োগে কালি দিল্লী আৰক্ষীৰ সহযোগত মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ বিজয়া ৰাইটকৰে মহিলাসকলক সময়মতে সহায় সহযোগিতা আৰু ন্যায় নিশ্চিত কৰাৰ বাবে ঘৰুৱা হিংসা আইনৰ অধীনত ফলপ্ৰসূ যোগাযোগ অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে। পশ্চিমবংগত চৰকাৰ সলনি হোৱাৰ পাছত ৰাজ্যখনৰ আৰক্ষীয়ে আইন শৃংখলা আৰু ৰাজনৈতিক হিংসাৰ সৈতে জড়িত পূৰ্বৰ গোচৰসমূহৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। তামিলনাডু নৱনিৰ্বাচিত চৰকাৰখনে আজি বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব। কৰ্মচাৰী ৰাজহুৱা উজাৰাপতি আৰু পেঞ্চন মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত পুৰুষ পেঞ্চন আদালতৰ অধ্যক্ষতা কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ নেতৃত্বত ভাৰতীয় সংসদীয় প্ৰতিনিধিৰ এটা উচ্চস্তৰীয় দল আজি ভূটানলৈ যাব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালিৰ এখন খেলত গুজৰাট টাইটান্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপ, AIR ৰেডিঅ' এপ যোগেও শুনিবলৈ পাব। এতিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক মুন্মী দেৱীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ প্ৰশান্ত বৰদলৈৰ।

সূৰ্য দাসৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে যুগপ্ৰতা দত্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ভগগিৰি ৰায়চৌধুৰীৰ, সুৰ জিতেন দেৱৰ।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ এপ, এআইআৰ ৰেডিঅ' এপ যোগেও শুনিবলৈ পাব। অনুষ্ঠানত এইবাৰ শুনক মীৰনাভা ফুকনৰ কণ্ঠৰীতি গীত। গীতৰ কথা সূৰ্যকুমাৰ ৰাজাৰ, সুৰ ইন্দ্ৰপ্ৰসাদ শইকীয়াৰ।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত এয়া শুনক জে পি দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বিবেক হাজৰিকাৰ, সুৰ শিশিৰ বৰুৱাৰ।

0: জেপি দাসৰ কণ্ঠৰ গীতটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি ডি আৰ জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি ই পি আৰ 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি এছ আই এম 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। নিয়োগ বাতৰি ইমানেই।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট।
3: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি অনুষ্ঠিত হ'ব। কইনাধাৰা ৰাজ্যিক অতিথিশালাত দিনৰ 2 বজাত বৈঠকখন আৰম্ভ হ'ব। উল্লেখযোগ্য যে ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিভিন্ন ৰাজ্যৰ 21 গৰাকী মুখ্যমন্ত্ৰী তথা বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে লক্ষাধিক লোকৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ 4গৰাকী সতীৰ্থ বিধায়কেও কালি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলী, মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বিপিএফৰ পৰা চৰণ বড়োৱে কালি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভা শীঘ্ৰেই সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সভাপতি শ্ৰী শইকীয়াই কয় যে অহা 21 মে'ৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ প্ৰকাশ কৰে।
4: মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সোনকালে হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ যি কিছু কথা বতৰা হৈছে, যিহেতু গোটেই কথাবিলাক আমাৰ এটা কালেক্টিভলি হয়, গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা চৰ্চাখিনি কৰোঁতে য'ত যেনেধৰণে আলোচনা কৰিব লাগে নিশ্চয় কৰিব আৰু সোনকালে। বোধহয় 21 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশনো হ'ব, গতিকে 21 তাৰিখৰ পৰা শপত গ্ৰহণ পৰ্ব আছে, বিধায়কসকলৰ অধ্যক্ষ নিৰ্বাচনৰ কথা আছে, গোটেইখিনি সোনকালে হৈ যাব।
3: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি আজি গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন সোমবাৰে তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফ্ৰাষ্ট্ৰিক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনো যোৱা 4 মে'ত নাকচ কৰিছিল। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সমাজত জাগৰণৰ সূচনা কৰি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা বীৰুবালা ৰাভাই 2000 চনৰ পৰা ডাইনী কুপ্ৰথাৰ বিৰুদ্ধে সক্ৰিয় হৈ কাম কৰি আহিছিল। কমেও 34 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰা বীৰুবালা ৰাভাই 2011 চনত গোৱালপাৰা জিলাত মিছন বীৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এইগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। বীৰুবালা ৰাভাৰ পুণ্যতিথিটো চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইগৰাকী মহিয়সী নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত আজি কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে। মিছন বীৰুবালাৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত ঠাকুৰভিলাৰ বীৰুবালা ৰাভা সাংস্কৃতিক ভৱনত এই উপলক্ষে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চি কে শৰ্মা প্ৰেক্ষাগৃহত খেলুৱৈসকলক নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে কালি এটা শিবিৰৰ আয়োজন কৰা হয়। এই সজাগতা শিবিৰত ক্ৰীড়াৰ ক্ষেত্ৰত নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰি বহু খেলুৱৈ ইতিমধ্যে নিষিদ্ধ ঘোষণা হোৱা ঘটনা সন্দৰ্ভত প্ৰায় 80 গৰাকী খেলুৱৈ আৰু অভিভাৱকক অৱগত কৰোৱা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে। 169 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে 14 অভাৰ আৰু 5টা বলতেই আটাইকেইটা উইকেট হেৰুৱাই 86 ৰাণহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছ

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে লোপামুদ্ৰা নেওগৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ কাজল শৰ্মাৰ।

লোপামুদ্ৰা নেওগৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক তৰালী শৰ্মা আৰু সঞ্জীৱ লস্কৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা সঞ্জীৱ লস্কৰৰ আৰু সংগীত তৰালী শৰ্মাৰ।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনক শান্তা উজিৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ইদ্ৰিছ আলীৰ, সুৰ মঞ্জিত হাজৰিকাৰ।

শান্তা উজিৰৰ কণ্ঠৰ গীতটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আজি প্ৰথমখন কেবিনেট বৈঠক, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ আজি শুনানি, গুৱাহাটী মহানগৰীত কৃত্ৰিম বান আৰু উন্মুক্ত মেনহোলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া বীৰুবালা ৰাভাৰ আজি পুণ্যতিথি, গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত কুসংস্কাৰ বিৰোধী দিৱস পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি গুজৰাট টাইটানছৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি অনুষ্ঠিত হ'ব। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত দিনৰ 2 বজাত বৈঠকখন আৰম্ভ হ'ব। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডঃ শৰ্মাই প্ৰথমটো কাৰ্যসূচী হিচাপে আজি পুৱাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিভিন্ন ৰাজ্যৰ 21 গৰাকী মুখ্যমন্ত্ৰী তথা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে লক্ষাধিক লোকৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে তেওঁৰ 4গৰাকী সতীৰ্থ বিধায়কেও কালি খানাপাৰাত শপত লয়। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলী, মিত্ৰদল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু BPFৰ পৰা চৰণ বড়োৱে কালি মন্ত্ৰী হিচাপে শপত লয়। মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি অজন্তা নেওগে ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে।
1: এগৰাকী ব্যক্তিৰ ইমান কৰ্মোদ্যম থাকিব পাৰে যে এই কৰ্মোদ্যম উৎসাহ আপুনি ক'ৰ পৰা পাইছে? তেতিয়া কৈছিলে যে এজন জনপ্ৰতিনিধিয়ে যেতিয়া ৰাইজৰ পৰা আশীৰ্বাদ পায়, সেই আশীৰ্বাদ পালে তেওঁ দুগুণ শক্তি হয়, মানে সাহস পায়, সেইটোৱে কথা। আৰু আমি যোৱা সময়ছোৱা ৰাইজৰ যি বিপুল মানে আশীৰ্বাদ সঁহাৰি পাইছোঁ। আচলতে এই ইলেকশ্যনটো এটা ব্যতিক্ৰমী ইলেকশ্যন, স্বাধীনতাৰ 77 বছৰৰ পিছত ইমান বিপুল মেণ্ডেট। মই ভাবোঁ যে ইয়ে আমাক অধিক কৰ্মপ্ৰেৰণা দিব, দায়িত্ব আমাৰ কান্ধত বহাইছে আৰু আমি অসমবাসীক কথা দিছোঁ যে এই মন্ত্ৰীসভাখনে আগন্তুক দিনত অসমক আগবঢ়াই লৈ যাবৰ কাৰণে দিনে নিশাই আমি কাম কৰিম। যোৱাবাৰ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচনৰ আগত 1 লাখ তেওঁ নিয়োগ কৰিম বুলি কৈছিলে, তাতকৈ বেছিহে আমি নিয়োগ কৰিব সক্ষম হ'লোঁ। ডেফিনেটলি এইবাৰ মুখ্যমন্ত্ৰীয়ে পণ লৈছে যে 10 লাখ যুৱক যুৱতীক স্বনিৰ্ভৰশীল কৰি তুলিব। আমি ভাবোঁ চৰকাৰখনে এই ক্ষেত্ৰত দিনে নিশাই কাম কৰিব।
0: বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই ইতিপূৰ্বে প্ৰকাশ কৰিছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভা শীঘ্ৰেই সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সভাপতি শ্ৰীশইকীয়াই কয় যে 21 মেৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ কয়।
2: মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সোনকালে হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ যি কিছু কথা বতৰা হৈছে, যিহেতু গোটেই কথাবিলাক আমাৰ এটা কালেক্টিভলি হয়, গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা চৰ্চাখিনি কৰোঁতে য'ত যেনেধৰণে আলোচনা কৰিব লাগে নিশ্চয় কৰিব আৰু সোনকালে। বোধহয় 21 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশনো হ'ব, গতিকে 21 তাৰিখৰ পৰা শপত গ্ৰহণ পৰ্ব আছে বিধায়কসকলৰ, অধ্যক্ষ নিৰ্বাচনৰ কথা আছে, গোটেইখিনি সোনকালে হৈ যাব।
0: নতুন দিল্লীত আজি দিনৰ 11 বজাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহান জনোৱাৰ পাছতে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ সংখ্যাও হ্ৰাস কৰা হৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি আজি গ্ৰহণ কৰা হ'ব।

0: বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন সোমবাৰে তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মেত নাকচ কৰিছিল। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান আৰু উন্মুক্ত মেনহোলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এই সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অধিবক্তা সন্দীপ চমৰীয়াই গুৱাহাটীৰ কৃত্ৰিম বান আৰু অসুৰক্ষিত নলা নৰ্দমাৰ ফলত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এখন আবেদন ন্যায়ালয়ত দাখিল কৰিছিল। ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে কালি এই আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে মহানগৰীখনৰ উন্মুক্ত মেনহোল আৰু অসুৰক্ষিত নলা নৰ্দমাসমূহে যাতে জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰে সেই ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে সেই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক বিষয়টো সন্দৰ্ভত দৃষ্টি ৰখাৰ লগতে আদালতে বিচৰা মাত্ৰে উপস্থিত হৈ তথ্য দাখিল কৰিবলৈ কৈছে। উল্লেখযোগ্য যে অধিবক্তাগৰাকীয়ে দাখিল কৰা আবেদনখনত যোৱা 19 এপ্ৰিলত মালিগাঁওত সৃষ্টি হোৱা কৃত্ৰিম বান পৰিস্থিতিৰ মাজত এগৰাকী মহিলাৰ মেনহোলত পৰি মৃত্যু হোৱা ঘটনাৰ কথাও উল্লেখ কৰা হৈছিল। উচ্চ ন্যায়ালয়ে এই বিষয়টো সন্দৰ্ভত অহা 25 মেত পুনৰ শুনানি গ্ৰহণ কৰিব। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সমাজত জাগৰণৰ সূচনা কৰি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা বিৰুবালা ৰাভাই 2000 চনৰ পৰা ডাইনী কুপ্ৰথাৰ বিৰুদ্ধে সক্ৰিয় হৈ কাম কৰি আহিছিল। কমেও 34 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰা বিৰুবালা ৰাভাই 2011 চনত গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। বিৰুবালা ৰাভাৰ পুণ্যতিথিটো চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এগৰাকী মহিয়সী নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত আজি কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে। মিছন বিৰুবালাৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত গোৱালপাৰাৰ ঠাকুৰভিলাৰ বিৰুবালা ৰাভা সাংস্কৃতিক ভৱনত এই উপলক্ষে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই সন্দৰ্ভত আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰশিদুল হুছেইনে এইদৰে কয়।
1: গোৱালপাৰা জিলাৰ অতি ভিতৰুৱা গাঁও ঠাকুৰভিলাৰ পৰা ডাইনী অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী ডঃ বিৰুবালা ৰাভাৰ 2024 চনৰ আজিৰ দিনটোত মহাপ্ৰয়াণ ঘটিছিল। ইয়াৰ পিছতে অসম চৰকাৰে 13 মে অৰ্থাৎ আজিৰ দিনটোক বিৰুবালা ৰাভাৰ মৃত্যুতিথি উপলক্ষে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেয়ে যোৱা বৰ্ষৰ পৰা আজিৰ দিনটোক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰোধী দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ মূল উদ্দেশ্য হৈছে সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ লগতে বিজ্ঞান মনস্কতাৰ প্ৰচাৰ কৰা। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইৰ লগতে ঠাকুৰবিলাতো আজি পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যুতিথিৰ লগতে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে।
0: বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতি আৰু জীৱিকা অভিযান অৰ্থাৎ VBG ৰামজী আইন অহা 1 জুলাইৰ পৰা দেশজুৰি কাৰ্যকৰী হ'ব। মহাম্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত অভিযানৰ অধীনত পূৰ্বে 100 দিনৰ কৰ্ম নিশ্চয়তা প্ৰদান কৰা হৈছিল যদিও এই নতুন আইনৰ অধীনত 125লৈ কৰ্মদিন বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে। 2047 চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰাম্য উন্নয়ন আঁচনিৰ পৰিকাঠামো নতুন ৰূপত গঢ় দিবলৈ চৰকাৰে এই সংস্কাৰ সাধন কৰিছে। নতুন আইন অনুসৰি দেশৰ সকলো ৰাজ্যৰ শ্ৰমিকে ইয়াত আবেদন কৰিব পাৰিব। আবেদনৰ 15 দিনৰ ভিতৰত কাম নাপালে শ্ৰমিকসকলে নিৰ্দিষ্ট হাৰত নিবনুৱা ভাট্টা লাভ কৰিব। 1 জুলাইৰ পৰা গ্ৰাম্য নিয়োগ আঁচনিৰ অধীনত চলি থকা সকলো কাম VBG ৰামজী আইনৰ আওতালৈ যাব। অৱশ্যে নতুন শ্ৰম কাৰ্ড লাভ নকৰা পৰ্যন্ত পূৰ্বে জব কাৰ্ড লাভ কৰা শ্ৰমিকসকলে পুৰণি কাৰ্ডতে কাম কৰিবলৈ সমৰ্থ হ'ব। দীপৰ বিলত সম্পন্ন হোৱা শেহতীয়া পক্ষী নিৰীক্ষণত কমেও 174টা প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী চৰাই নথিভুক্ত হৈছে। এটা প্ৰকৃতিপ্ৰেমী সংগঠনে যোৱা বছৰ নৱেম্বৰৰ পৰা চলিত বছৰ এপ্ৰিললৈকে এই পক্ষী নিৰীক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। নিৰীক্ষণকালত দূৰবীন আৰু কেমেৰা ব্যৱহাৰ কৰি চৰাই চিনাক্তকৰণৰ লগতে প্ৰযুক্তিৰো সহায় লোৱা হৈছিল। 10 মেত অনুষ্ঠিত এই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি অধিৱেশনত ছমহীয়া পক্ষী সমীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। নিৰীক্ষণত লাভ কৰা তথ্য অনুসৰি 42টা প্ৰজাতিৰ শীতকালীন পৰিভ্ৰমী চৰাই আৰু 64টা দীপৰ বিলৰ চৰাই পোৱা গৈছে। পৰিভ্ৰমী চৰাইৰ ভিতৰত দেওৰাজ হাঁহ, দীঘল নেজি হাঁহ, বালিঘোঁৰা আৰু চাকৈ চুকোৱা উল্লেখযোগ্য।

0: কোৱা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এ যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউ জি 2026 বাতিল কৰাৰ লগতে এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ কৰিছে। সামাজিক মাধ্যমযোগে সংস্থাটোৰ সূত্ৰই কয় যে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইলৈ প্ৰেৰণ কৰা হয়। এন টি এৰ সূত্ৰই প্ৰকাশ কৰা মতে তদন্তকাৰী সংস্থাটোক বিষয়টো তদন্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি আগবঢ়াই সহায় কৰা হ'ব। সংস্থাটোৱে প্ৰকাশ কৰা মতে অহা 10 দিনৰ ভিতৰত পৰীক্ষাৰ নতুন সময়সূচীৰ বিষয়ে সদৰি কৰা হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026 চনৰ এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলিও সংস্থাটোৱে স্পষ্ট কৰি দিয়ে। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা অসুস্থ হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে চিকিৎসালয়ত তেওঁক সাক্ষাৎ কৰি তেওঁৰ আশু আৰোগ্য কামনা কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষৰ সহযোগত বিশ্ববিদ্যালয়খনৰ FYIPGP ছাত্ৰ ছাত্ৰীসকলৰ বাবে মানসিক চাপ ব্যৱস্থাপনা কাৰ্যসূচী আৰু সজাগতা অভিযান কালি অনুষ্ঠিত হয়। এই অনুষ্ঠানত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মনোৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডাঃ দীপজ্যোতি বৰাই মানসিক স্বাস্থ্য, চাপ নিয়ন্ত্ৰণ আৰু মাদক দ্ৰব্যৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰে। 169 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি হায়দৰাবাদে 14 অভাৰ আৰু 5টা বলতে আটাইকেইটা উইকেট হেৰুৱাই 86 ৰাণহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ কাগিছ ৰাবাদা আৰু জেছন হোল্ডাৰে 3টাকৈ উইকেট দখল কৰাৰ লগতে প্ৰসিদ্ধ কৃষ্ণাই 2টা আৰু মহম্মদ চিৰাজ আৰু ৰচিদ খানে 1টাকৈ উইকেট লাভ কৰে। কাগিছ ৰাবাদাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 168 ৰাণ কৰে। সাই সুদৰ্শনে সৰ্বাধিক 61 আৰু ৱাশ্বিংটন সুন্দৰে 20 ৰাণৰ বৰঙণি আগবঢ়ায়। হায়দৰাবাদৰ হৈ প্ৰফুল্ল হিংগে আৰু ছাকিব হুছেইনে 2টাকৈ আৰু অধিনায়ক পেট কামিন্সে 1টা উইকেট লাভ কৰে। প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুস্মিতা তামুলীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, 20 মে'ৰ পিছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা, নীট ইউ জি বাতিল, জনপ্ৰিয় কবি জুনমণি দাসৰ অকাল বিয়োগ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কালি ডঃ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বাতৰি আজি আটাইকেইখন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটো আমাৰ অসম কাকতত হিমন্ত বিশ্ব শৰ্মাৰ মহা অভিষেক, দৈনিক জনভূমি কাকতত বিকাশৰ নতুন যাত্ৰা, অসমীয়া খবৰ কাকতত জনসমুদ্ৰক সাক্ষী কৰি শপত গ্ৰহণ আদি শিৰোনামেৰে প্ৰকাশ পাইছে। 20 মে'ৰ পিছত নতুন মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা থকাৰ বাতৰি অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতখনে। তামিলনাডুৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে কাৰ্যভাৰ গ্ৰহণৰ এদিনৰ পাছতে ৰাজ্যখনৰ 717খনকৈ মদৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউ জি বাতিলৰ পাছত ইয়াৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ কৰা বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে দৈনিক অসম কাকতখনে। বতৰ বিজ্ঞান বিভাগে অসমৰ লগতে অৰুণাচল, মেঘালয়ত 12ৰ পৰা 16 মে'লৈ বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বাতৰিটো দি আছাম ট্ৰিবিউন কাকতৰ। জনপ্ৰিয় কবি জুনমণি দাসৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হোৱাৰ বাতৰি কবিগৰাকীৰ আলোকচিত্ৰসহ প্ৰায় আটাইকেইখন কাকতে প্ৰকাশ কৰিছে। আৰ এছ এছ মুৰববী মোহন ভাগৱতে 3দিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব। এই বাতৰিটো দৈনিক জনভূমি, দ্য চেণ্টিনেল আদি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
0: ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চি কে শৰ্মা প্ৰেক্ষাগৃহত খেলুৱৈসকলক নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কালি এটা শিবিৰ মুকলি কৰা হয়। এই শিবিৰত ক্ৰীড়াৰ ক্ষেত্ৰত নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰি বহু খেলুৱৈ নিষিদ্ধ হোৱা ঘটনা সন্দৰ্ভত প্ৰায় 80 গৰাকী খেলুৱৈ আৰু অভিভাৱকক অৱগত কৰোৱা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আজি প্ৰথমখন কেবিনেট বৈঠক। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত

কামকানু মহন্তৰ জামিন আবেদনৰ আজি শুনানি। গুৱাহাটী মহানগৰীত কৃত্ৰিম বান আৰু উন্মুক্ত মেনহোলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া বীৰুবালা ৰাভাৰ আজি পুণ্যতিথি। গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত কুসংস্কাৰ বিৰোধী দিৱস পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি গুজৰাট টাইটানছৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপ, AIR ৰেডিঅ' এপ যোগেও শুনিবলৈ পাব। আৰম্ভ কৰিবলৈ লোৱা হৈছে চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে শুনক ভূপেন হাজৰিকাৰ কণ্ঠ কথা আৰু সুৰেৰে সমৃদ্ধ এটি গীত এৰাবাটৰ সুৰছবিৰ পৰা।
1: সাগৰ সংগমত কত নাসাঁতুৰিল তথাপিতো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা অশান্ত। গীতকেইটাতে মিউজিক আছিল আৰু খং আছিল। এই সাগৰ সংগমত গাই মই নানা সাগৰ পাৰ হৈছোঁ। য'ত টিকেট নাই তাত এইটো আবৃত্তি কৰি দিলে ত্ৰিপলিও দিছে, পেৰিছৰ কোনোবা এজন ফ্ৰেঞ্চ মেনেও দিছে গেট এৰি। ঠিক আছে বুজিলোঁ বুজিলোঁ বুজিলোঁ, এতিয়া ৰিভলিউশ্যন নহয়, দুৱাৰ মুকলি কৰি দিয়া কবিতা। আৰু সেই সাগৰ সংগমে মোক আজি ইমান ঘূৰালে, ইমান কৰি কি ঈশ্বৰৰ ইচ্ছা, যদি ঈশ্বৰ আছে এই মোক এটা যে আঘাত দিলে মোৰ মূৰত গান গাই থাকোঁতে, সেইটো খং আছে, এই গানটোৰ ওপৰত খং উঠে এতিয়া। কাৰণ এই সাগৰ সংগমেই মোক এটা ৱে অফ থিংকিং দিলে। আফটাৰ আই ৱেণ্ট টু নিউয়ৰ্ক আই ফেল্ট দেট

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক চিকমিক বিজুলী ছবিৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে সুমন কল্যাণপুৰে। গীতৰ কথা আৰু সুৰ ভূপেন হাজৰিকাৰ।

রূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত অহেতুক ছবিৰ পৰা। গীতৰ কথা ইপচন লাল বৰুৱাৰ, সংগীত পৰিচালনা পৰাণ বৰকটকীৰ।

রূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনক শান আৰু অলকা য়াগ্নিকৰ কণ্ঠৰেটি গীত কল হোনা হো ছবিৰ পৰা। গীতৰ কথা আৰু সুৰক্ৰমে জাভেদ আখতাৰ আৰু শংকৰ এহছান লয়ৰ।

এতিয়া শুনাবলৈ লোৱা হৈছে অনুৰাধা পৰৱাল আৰু অমিত কুমাৰৰ কণ্ঠৰীতি গীত বাগী ছবিৰ পৰা। গীতৰ কথা সমীৰৰ আৰু সংগীত পৰিচালনা আনন্দ মিলিন্দৰ।

ৰূপালী ঢৌ অনুষ্ঠানৰ শেষত এবাৰ শুনাবলৈ লোৱা হৈছে নিউয়ৰ্ক ছবিৰ এটি গীত কেকেৰ কণ্ঠত, গীতিকাৰ সন্দীপ শ্ৰীবাস্তৱ আৰু সংগীত পৰিচালনা প্ৰীতমৰ।

কেকেৰ কণ্ঠৰ গীতটি শুনিলে। ৰূপালীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ষ্টুডিঅ'ৰ সৈতে এতিয়া সময় পোৱা 9:45 গৈছে। ইয়াৰ লগে লগে আমাৰ প্ৰথম অধিৱেশনৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন দিনৰ 11:30 বজাত মুকলি কৰা হ'ব। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ এপ, এআইআৰ ৰেডিঅ' এপ যোগেও শুনিবলৈ পাব। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্টনী, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। আৰম্ভ কৰিবলৈ লোৱা হৈছে গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক অনিন্দিতা পালৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বেণুধৰ কলিতাৰ, সংগীত পৰিচালনা জে পি দাসৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া শুনক ৰূপলেখা গোহাঁইৰ কণ্ঠৰ এটি গীত, গীতিকাৰ অপূৰ্ব বেজবৰুৱা, প্ৰযোজনা মলয় সূত্ৰধৰৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে আৰোহণ বৰদলৈৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নগেন বৰাৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনক গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰেটি গীত, গীতিকাৰ পৰিণীতা শইকীয়া, প্ৰযোজনা ৰূপম তালুকদাৰৰ।

বিবিদ ভারতী গুয়াহাটির বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

নমস্কাৰ, সমূহ শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই, শাশ্বতী তালুকদাৰ।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ আগতে আহকচোন জানি লওঁ কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 নিবেদন কৰা হ'ব হুমা দত্তৰ ভজন।

লীনা বৈশ্যৰ খেয়াল শুনিবলৈ পাব 6:30। 7:20 নিবেদন কৰা হ'ব বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান। আজিৰ অনুষ্ঠানৰ বিষয় ইভেণ্ট মেনেজমেণ্ট এজ এ কেৰিয়াৰ। অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকিব শ্যাম চৌধুৰী। অনুষ্ঠানটি ৰাত ধৰিব শ্ৰুতি ডেকাই। ৰীমাশ্ৰী শৰ্মা আৰু ছানি বৰ্মনৰ আধুনিক গীত শুনিবলৈ পাব 7:55। আৰু শ্ৰোতাসকল, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ শুভবাণী।

শ্ৰোতাসকল, এইখিনিতে জানোচোন আহক কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 শুনিবলৈ পাব।

এটা নিয়মীয়া অনুষ্ঠান মনোরঞ্জন নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55 6:10 নিবেদন কৰা হ'ব লোকগীতৰ অনুষ্ঠানটি আধুনিক গীত শুনিবলৈ পাব 6:30

7:20 নিবেদন কৰা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। অনুষ্ঠানটিত অতিথিৰূপে উপস্থিত থাকিব কণ্ঠশিল্পী প্ৰাঞ্জল প্ৰকাশ কলিতা আৰু অভিনেত্ৰী ৰুমা কলিতা। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শ্ৰোতাসকল, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইখনমান হিন্দী ছবিৰ গীতেৰে। প্ৰথমে শুনাবলৈ লৈছো ফানা ছবিখনৰ পৰা কেইটিমান গীত। প্ৰথমে শুনক শান আৰু কৈলাশ খেলৰ কণ্ঠৰ এই গীতটি।

ইমানপুৰে শ্ৰোতাসকলে ফানা ছবিখনৰ পৰা গীত শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো খাকে ছবিখনৰ পৰা অৰ্ণৱ চক্ৰৱৰ্তী আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে শ্ৰেয়া ঘোষাল আৰু সোনু নিগমৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো মস্তি ছবিখনৰ পৰা উদিত নাৰায়ণ আৰু অভিজিতৰ কণ্ঠত এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে, মস্তি ছবিখনৰ পৰা শান আৰু স্নেহা পান্তৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছোঁ পাৰ্টনাৰ ছবিখনৰ পৰা শ্ৰেয়া ঘোষাল, সোনু নিগম, কুনাল গাঞ্জাৱালা আৰু তেওঁলোকৰ সংগীতবৃন্দৰ দ্বাৰা পৰিৱেশিত এটি সুমধুৰ গীত।

ইমানপৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1865 এপ্ৰেণ্টাইজ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29, প্ৰাৰ্থী স্নাতক হ'ব লাগিব, বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ আৰু নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি জেনেৰেল 40টা পদ, প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি DEPR 10টা পদ, প্ৰাৰ্থী ইকনমিক্স ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি DSIM 10টা পদ, প্ৰাৰ্থী ষ্টেটিষ্টিক্স মেথমেটিক্স মেথমেটিকেল ষ্টেটিষ্টিক্স এপ্লাইড ষ্টেটিষ্টিক্স কোৱাণ্টিটেটিভ ইকনমিক্স ইকনমেট্ৰিক্স বা ইনফৰমেশ্যনছ বিষয়ত মাষ্টাৰ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতেই হিন্দী আৰু ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰ

বাতৰি ফাঁচতে উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো হুমা দত্তৰ ভজন।

ইমান পৰে শ্ৰোতাসকলে হোমা দত্তৰ ভজন শুনিলে। প্ৰিয় শ্ৰোতা, খন্তেক পাছতেই সংস্কৃতত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে

বাতৰিৰ পাছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো লীনা বৈশ্যৰ কণ্ঠৰ দুটি খেয়াল।

অনিন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

প্ৰিয় শ্ৰোতা, এইখিনিতে জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 শুনিবলৈ পাব লোকগীতৰ অনুষ্ঠানটি। আধুনিক গীত শুনিবলৈ পাব 6:30। 7:20 নিবেদন কৰা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। অনুষ্ঠানটিত অতিথিৰূপে উপস্থিত থাকিব কণ্ঠশিল্পী প্ৰাঞ্জল প্ৰকাশ কলিতা আৰু অভিনেত্ৰী ৰুমা কলিতা। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শ্ৰোতাসকল, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, নবগঠিত মন্ত্ৰীসভাৰ অহা 21 মেৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত, বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, চি বি এছ ইৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত

0: বিচাৰপীঠৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণত অস্বীকাৰ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। অহা 21 মে'ৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে এই অধিৱেশনত চন্দ্ৰমোহন পাটোৱাৰী অস্থায়ী অধ্যক্ষ হিচাপে থাকিব বুলি জানিবলৈ দিয়ে। নতুন মন্ত্ৰীসভাই শপত গ্ৰহণৰ পাছত জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
1: অহা 21, 22, 25 আৰু 26 তাৰিখে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ অভিভাষণো সদনত আগবঢ়াব। আমাৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক প্ৰটেম অধ্যক্ষৰ দায়িত্ব পালন কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছে। সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব হিচাপে আগবঢ়া।
0: ডঃ শৰ্মাই কয় যে বিধানসভা নিৰ্বাচনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই আজি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাই আজি সিদ্ধান্ত লয়। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰত নতুনকৈ 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কাৰ্যবাহিনী গঠনৰ সিদ্ধান্ত লয়। এই কাৰ্যবাহিনীয়ে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।
1: অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ।
0: আজিৰ বৈঠকত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰত নতুন দিল্লীত আয়োজন কৰাৰো সিদ্ধান্ত লোৱা হয়। ইয়াৰ উপৰি কলাক্ষেত্ৰত 32 কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ স্থাপন কৰাৰ উদ্দেশ্যে সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাই লগতে ব্যয় সংকোচনৰ ব্যৱস্থাৰ অংশ হিচাপে নতুন মন্ত্ৰীসকলৰ বাবে ছমাহলৈ নতুন বাহন নিদিবলৈ সিদ্ধান্ত লয়। অহা ছমাহলৈ মন্ত্ৰী বিষয়া আৰু কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। অকল চিকিৎসাজনিত কাৰণতহে বিদেশ ভ্ৰমণৰ অনুমতি দিয়া হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ব্যয় হ্ৰাস কৰাৰ বাবে জনোৱা 7টা অনুৰোধ অনুযায়ী ৰাজ্যপালৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ৰ চৰকাৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। একেদৰে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে পৰৱৰ্তী ছমাহলৈ বিদেশী সামগ্ৰী ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰি সকলো আলোচনাচক্ৰ আৰু কৰ্মশালা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত কৰা হ'ব বুলি মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত ডঃ শৰ্মাই প্ৰকাশ কৰে। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰৰ বাবে দেৱজিৎ শইকীয়াক ৰাজ্য চৰকাৰৰ মহাধিবক্তা হিচাপে পুনৰ নিযুক্তি দিয়ে। ইয়াৰ পূৰ্বে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডঃ শৰ্মাই আজি প্ৰথমটো কাৰ্যসূচী হিচাপে শিলপুখুৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে। তেওঁৰ সৈতে কালি শপত গ্ৰহণ কৰা 4গৰাকী মন্ত্ৰী অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা আৰু চৰণ বড়োৱেও বৰদলৈ শ্ৰদ্ধা নিবেদন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনৈতিক স্বাৱলম্বিতা আৰু দায়িত্বশীল ৰাষ্ট্ৰ গঠনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যত ইন্ধন সংৰক্ষণ আৰু বহনক্ষম জীৱন ধাৰণৰ প্ৰসাৰৰ উদ্দেশ্যে এলানি ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীআচাৰ্যই কয় যে ৰাজ্যপালৰ ভ্ৰমণৰ কনভয়ৰ গাড়ীৰ সংখ্যা 70% হ্ৰাস কৰা হ'ব। ইয়াৰ উপৰি ৰাজ্যপালে লোকভৱনত বিদ্যুৎ ৰাহি কৰাৰ উদ্দেশ্যেও ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে শ্ৰীআচাৰ্যই সম্পদৰ সংৰক্ষণ আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে ইন্ধনৰ ব্যৱহাৰ 10% হ্ৰাস কৰাৰ বাবে পদক্ষেপ লৈছিল। দৈনিক কাম কাজৰ সৰু অথচ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনে ৰাষ্ট্ৰীয় সম্পদৰ সংৰক্ষণ আৰু বহনক্ষম ভৱিষ্যৎ গঢ়ি

জিলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি ৰাজ্যপালে মন্তব্য কৰে। তেওঁ লগতে এই উদ্যমে অনুৰূপ প্ৰতিষ্ঠান আৰু নাগৰিকসকলক বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ খাতিৰত দায়িত্বশীল আৰু পৰিৱেশ অনুকূল অভ্যাস আঁকোৱালি ল'বলৈ প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। শিক্ষাৰ্থীসকলে ৰোল নম্বৰ উল্লেখ কৰি আনুষ্ঠানিক ৱেবছাইট, ডিজি লকাৰ আৰু উমগ এপৰ জৰিয়তে ফলাফল চাব পাৰিব। CBSEয়ে জাৰি কৰা এটা বিবৃতি অনুসৰি এইবাৰ পৰীক্ষাত অৱতীৰ্ণ 17,68,000ৰো অধিক বিদ্যাৰ্থীৰ ভিতৰত 15,07,000ৰো অধিক উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ সামগ্ৰিক হাৰ 85.20%। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সমাজত জাগৰণৰ সূচনা কৰি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি ৰাজ্যজুৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে বিজ্ঞান মানসিকতাৰ প্ৰসাৰ আৰু সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰা। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা বীৰুবালা ৰাভাই 2000 চনৰ পৰা ডাইনী কুপ্ৰথাৰ বিৰুদ্ধে সক্ৰিয় হৈ কাম কৰি আহিছিল। কমেও 34গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰা বীৰুবালা ৰাভাই 2011 চনত গোৱালপাৰা জিলাত মিছন বীৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এইগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। বীৰুবালা ৰাভাৰ পুণ্যতিথিটো চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইগৰাকী মহিয়সী নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ ঠাকুৰভিলাতো মিছন বীৰুবালাৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত বীৰুবালা ৰাভা সাংস্কৃতিক ভৱনত এই উপলক্ষে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বীৰুবালা ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, আলোচনা চক্ৰ আৰু সজাগতা সভা আদি ৰূপায়িত হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমাজ সংস্কাৰক বীৰুবালা ৰাভাৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে চৰাইদেউ জিলাতো অন্ধবিশ্বাস বিৰোধী দিৱস পালন কৰা হয়। চৰাইদেউ জিলা প্ৰশাসন তথা জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত কুৰুকানি বৰগয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আজি দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত ডাঃ নেহা যাদৱে সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বিজ্ঞানসন্মত চিন্তাধাৰাৰে আগবাঢ়িবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে অভিযুক্ত মহন্তৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে জনোৱা মতে পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কে অভিযুক্তগৰাকী জামিন আবেদন কোনখন বিচাৰপীঠত তালিকাভুক্ত কৰিব সেয়া নিৰ্ধাৰণ কৰিব। উল্লেখযোগ্য যে বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন যোৱা সোমবাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠত আবেদনৰ শুনানি তালিকাভুক্ত কৰা হৈছিল। যোৱা 30 এপ্ৰিলত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰাৰ উপৰি আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। মণিপুৰৰ কামকপি জিলাত আজি দিনৰ প্ৰায় 10 বজাত অচিনাক্ত বন্দুকধাৰীয়ে দুখন বাহনক লক্ষ্য কৰি গুলীচালনা কৰাৰ ফলত 3জন অসামৰিক লোকৰ মৃত্যু হোৱাৰ লগতে আন 4জন লোক আহত হয়। মণিপুৰ আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা মতে জিলাখনৰ কটলেন আৰু কটজিম গাঁৱৰ মাজৰ 0 পইণ্ট অঞ্চলত চুৰাচান্দপুৰৰ এটা গীৰ্জাৰ অনুষ্ঠানৰ পৰা ঘূৰি অহাৰ সময়ত থাডো বেপ্টিষ্ট এছ'চিয়েচনৰ লোককেইজনক দুৰ্বৃত্তই অতৰ্কিতে আক্ৰমণ চলায়। এই আক্ৰমণৰ পৰা এজন লোক পলাই যাবলৈ সমৰ্থ হয়। ঘটনাৰ খবৰ পোৱা মাত্ৰেই নিকটৱৰ্তী আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ আহতসকলক উন্নত চিকিৎসাৰ বাবে পশ্চিম ইম্ফলৰ চিজা হাস্পতাললৈ প্ৰেৰণ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান সিং, উপ মুখ্যমন্ত্ৰী লচি দিখো, গৃহমন্ত্ৰী গোবিন্দ দাস কণ্ঠোজামকে ধৰি অন্যান্য বিষয়াসকলে চিকিৎসালয়লৈ গৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আক্ৰমণৰ গৰিহণা দি ৰাজ্য চৰকাৰে আহতসকলৰ সকলো চিকিৎসাৰ ব্যয় বহন কৰিব বুলি প্ৰকাশ কৰে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'য়ো এই আক্ৰমণৰ গৰিহণা দিয়ে।
অল ইণ্ডিয়া এন আৰ কংগ্ৰেছৰ নেতা এন ৰংগস্বামীয়ে আজি

0: বিলেখসংখ্যক পঞ্চমটো কাৰ্যকালৰ বাবে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। লোকনিবাসত আয়োজিত এটা অনুষ্ঠানত উপৰাজ্যপাল কে কৈলাশনাথনে তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰীৰ সৈতে অল ইণ্ডিয়া এন আৰ কংগ্ৰেছৰ মল্লাদী কৃষ্ণ ৰাও আৰু বিজেপিৰ এ নমশিৱায়মে শপত লয়। শপতগ্ৰহণ অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ, বিজেপিৰ ৰাজ্যিক সভাপতি ভি পি ৰামলিংগম আৰু দলৰ নেতা কৰ্মীসকল উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰীসভাই 37,500 কোটি টকা ব্যয় সাপেক্ষে কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পত অনুমোদন জনাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে দেশত কয়লা আৰু লিগনাইটক গেছলৈ ৰূপান্তৰিত কৰাৰ কাৰ্যসূচী ত্বৰান্বিত কৰাৰ দিশৰ পৰা এই প্ৰকল্প গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে পৰিগণিত হ'ব। তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে 7,50,00,000 টন কয়লা আৰু লিগনাইটক গেছলৈ ৰূপান্তৰ কৰি কৃত্ৰিম গেছলৈ ৰূপান্তৰ আৰু আনুষংগিক সামগ্ৰী উৎপাদন কৰাৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কোকৰাঝাৰ জিলাৰ গংগিয়াৰ লাওকৰিগুৰি অঞ্চলত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত দুটা বাসগৃহৰ ক্ষতিগ্ৰস্ত হয়। স্থানীয় লোকে জনোৱা মতে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত আহি উদ্যানখনৰ সমীপৰ গাঁৱত ঘৰ বাৰী তহিলং কৰে। ক্ষতিগ্ৰস্ত হোৱা বাসগৃহ কেইটাৰ পৰা লোকসকল কথমপি ৰক্ষা পৰে। শিৱসাগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা বিষয়ক আখৰাৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়, ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ তথা অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা অনুসৰি অহা 16 মে'ৰ সন্ধিয়া 6:15 পৰা 7 বজাৰ ভিতৰত সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে জৰুৰীকালীন অনুশীলনৰ ব্যৱস্থা কৰা হৈছে। এই আখৰাৰ মূল উদ্দেশ্য হৈছে জৰুৰীকালীন পৰিস্থিতিত বিভিন্ন চৰকাৰী বিভাগক সষ্টম কৰি তোলা আৰু ইয়াৰ কাৰ্যদক্ষতা পৰীক্ষা কৰা। শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ হাই ষ্ট্ৰীট মাৰ্কেট কমপ্লেক্স আৰু দাঁতি কাষৰীয়া অঞ্চলত এই অনুশীলন কৰা হ'ব। ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ শ্ৰী শ্ৰী মায়ামৰা মদাৰখাট সত্ৰৰ সমীপৰ মায়ামৰা বৈষ্ণৱ নামঘৰৰ সোণালী জয়ন্তী উৎসৱ আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। মায়ামৰা মদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বৈষ্ণৱাদন্ত গোস্বামীয়ে আজি নগৰৰ নৱনিৰ্মিত প্ৰৱেশদ্বাৰ উদ্বোধন কৰে। জ্যেষ্ঠ গাঁওবুঢ়া বেণুধৰ দত্তই ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছত দিনৰ ভাগত ধৰ্মালোচনা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানতে স্মৃতিগ্ৰন্থ ভক্তিজ্যোতি উন্মোচন কৰা হয়। গাঁৱৰ আইসকলে আইনাম পৰিৱেশন কৰাৰ পাছত সন্ধিয়া সমজুৱাভাৱে বন্তি প্ৰজ্বলন কৰা হয়। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনৰ দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত আজি মঙলদৈ জিলা কাৰাগাৰত এখন কেন্সাৰ সজাগতা কাৰ্যসূচী আৰু এই ৰোগৰ প্ৰাথমিক অনুসন্ধান শিবিৰ অনুষ্ঠিত হয়। কাৰাবন্দী আৰু বিষয়া কৰ্মচাৰীসকলৰ বাবে আয়োজিত এই কাৰ্যসূচীত দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষককে ধৰি কেন্সাৰ চিকিৎসা প্ৰতিষ্ঠানখনৰ কেইবাগৰাকীও চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মীয়ে অংশগ্ৰহণ কৰে। শিবিৰত মুখ গহ্বৰ আৰু জৰায়ুমুখৰ কেন্সাৰৰ লগতে উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগৰো পৰীক্ষা কৰা হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেটি পুনৰ এবাৰ। নৱগঠিত মন্ত্ৰীসভাৰ অহা 21 মে'ৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। চি বি এছ ইৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণত অস্বীকাৰ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই জয়া ভাৰতী। केंद्रीय मंत्रिमंडल ने विपणन सीजन 2026-27 के लिए 14 खरीफ फसलों के न्यूनतम समर्थन मूल्य में बढ़ोतरी को मंजूरी दे दी है। नई दिल्ली में मंत्रिमंडल की बैठक के बाद सूचना और प्रसारण मंत्री अश्विनी

দিছে। অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে 2026-27 বিপণন বৰ্ষৰ বাবে 14 বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্যত বৃদ্ধিত অনুমোদন জনাইছে। অহা 21 মেৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শুকুৰবাৰে 6-দিনীয়া ভ্ৰমণসূচীৰে সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰ নেডাৰলেণ্ড ছুইডেন নৰৱে আৰু ইটালীলৈ যাব। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পশ্চিমৰ সচিব চি বি জৰ্জে জানিবলৈ দিয়ে যে 5খন দেশৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে অহা শুকুৰবাৰে সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰত উপস্থিত হোৱাৰ পাছত ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহয়ানক সাক্ষাৎ কৰিব। তেওঁ কয় যে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বিষয় বিশেষকৈ শক্তিৰ সহযোগিতাৰ লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহৰ পাৰস্পৰিক বিষয় সন্দৰ্ভত মত বিনিময় কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী একেদিনাই নেডাৰলেণ্ডছত উপস্থিত হ'ব। 2017 চনৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়বাৰৰ বাবে দেশখন ভ্ৰমণ কৰিব। তেওঁ ভ্ৰমণকালত ৰজা উইলিয়াম আলেকজেণ্ডাৰ, ৰাণী মেক্সিমা আৰু প্ৰধানমন্ত্ৰী ৰোব জেটেনক সাক্ষাৎ কৰিব। পশ্চিমৰ সচিবগৰাকীয়ে কয় যে শ্ৰীমোদীয়ে তৃতীয় পৰ্যায়ত অহা দেওবাৰে ছুইডেনৰ গটেনবাৰ্গ ভ্ৰমণ কৰিব। ভ্ৰমণকালত শ্ৰীমোদীয়ে ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ কিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক সম্বন্ধৰ পৰ্যালোচনা কৰাৰ লগতে সেউজ শক্তি, কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাসিত প্ৰযুক্তি, ষ্টাৰ্টআপ, যোগান শৃংখলাৰ প্ৰতিৰক্ষা, মহাকাশ, জলবায়ু পৰিৱৰ্তন তথা জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। তেওঁ কয় যে দুয়োগৰাকী নেতাই ইউৰোপৰ ব্যৱসায়িক নেতাসকলৰ মঞ্চ ইউৰোপীয় ঘূৰণীয়া মেজমেলতো সম্বোধন কৰিব। ইউৰোপীয় সংঘৰ সভাপতি উৰ্চুলা ভন ডেৰ লয়ানৰ উপস্থিত থাকিব। ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে অহা সোমবাৰে নৰৱেত উপস্থিত হ'ব। তাত তেওঁ ভাৰত নৰৱে সন্মিলন আৰু দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত আলোচনাত মিলিত হ'ব। শ্ৰীমোদীয়ে প্ৰথমবাৰৰ বাবে নৰৱে ভ্ৰমণ কৰিব আৰু 43 বছৰৰ প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে তেওঁ দেশখন ভ্ৰমণ কৰিব। শ্ৰীমোদীয়ে ৰজা হেৰল্ড ভি, ৰাণী সঞ্জা আৰু নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গৰ ষ্টোৰৰ সৈতে দ্বিপাক্ষিক বাৰ্তালাপত মিলিত হ'ব। দুয়োগৰাকী নেতাই ভাৰত নৰৱেৰ ব্যৱসায় আৰু গৱেষণা সন্মিলনত সম্বোধন কৰিব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত শ্ৰীমোদীয়ে অহা মঙলবাৰে ইটালীত উপস্থিত হ'ব। ভ্ৰমণকালত তেওঁ ইটালীৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ' মট্টাৰেলা আৰু প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলানীৰ সৈতে বাৰ্তালাপ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই 37,500 কোটি টকা ব্যয় সাপেক্ষে কয়লা আৰু লিগনাইজ গেছীয়কৰণ প্ৰকল্পত অনুমোদন জনাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে দেশত কয়লা আৰু লিগনাইজক গেছলৈ ৰূপান্তৰিত কৰাৰ কাৰ্যসূচী ত্বৰান্বিত কৰাৰ দিশৰ পৰা এই প্ৰকল্প গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে পৰিগণিত হ'ব। তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে 7,50,00,000 টন কয়লা আৰু লিগনাইজ গেছলৈ ৰূপান্তৰ কৰি কৃত্ৰিম গেছলৈ ৰূপান্তৰ আৰু আনুষংগিক সামগ্ৰী উৎপাদন কৰাৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিৰ অধীনত 3,00,000 টকা ব্যয় বিনিয়োগ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে খনন খণ্ডত বছৰি 6,300 কোটি টকাৰ ৰাজহ সৃষ্টি হ'ব আৰু সাম্প্ৰতিক ভূ ৰাজনৈতিক পৰিস্থিতিত আত্মনিৰ্ভৰ ভাৰত তথা মেক ইন ইণ্ডিয়া উদ্যম অধিক শক্তিশালী হৈ উঠিব। অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে 2026-27 বিপণন বৰ্ষৰ বাবে 14 বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্যত বৃদ্ধিত অনুমোদন জনাইছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কেবিনেটৰ সিদ্ধান্তৰ কথা অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ মূল্যবৃদ্ধি নিশ্চিত কৰাৰ বাবে খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে খাৰিফ বতৰত কৃষকসকলক 2,60,000 কোটি টকা বিতৰণৰ লক্ষ্য লোৱা হৈছে। তেওঁ লগতে কয় যে এই চলিত বতৰত 824,00,000 মেট্ৰিক টন খাদ্য শস্যৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে সূৰ্যমুখী ফুলৰ বীজৰ বাবে প্ৰতি কুইণ্টল সৰ্বাধিক 622 টকাৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰা হৈছে। ইয়াৰ বিপৰীতে কপাহত 557 টকা, তিলত 500 টকাকৈ বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে এ গ্ৰেডৰ ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত 2,461 টকা বৃদ্ধি কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অহা 21 মেৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। ডঃ শৰ্মাই কয় যে বিধানসভা নিৰ্বাচনৰ অন্তিম দিনা অৰ্থাৎ
ছাব্বিশ মেত উমৈহতীয়া দেৱানী

0: উপস্থাপন কৰা হ'ব। মন্ত্ৰীসভাই আজি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাই আজি সিদ্ধান্ত লয়। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰত নতুনকৈ 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কাৰ্যবাহিনী গঠনৰ সিদ্ধান্ত লয়। এই কাৰ্যবাহিনীয়ে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। আজিৰ বৈঠকত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰত নতুন দিল্লীত আয়োজন কৰাৰো সিদ্ধান্ত লয়। ইয়াৰ উপৰি কলাক্ষেত্ৰত 32 কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকা সংগ্ৰহালয় স্থাপন কৰাৰ উদ্দেশ্য বৈঠকত সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাই লগতে ব্যয় সংকোচনৰ ব্যৱস্থাৰ অংশ হিচাপে নতুন মন্ত্ৰীসকলৰ বাবে 6 মাহলৈ নতুন বাহন নিদিবলৈ সিদ্ধান্ত লয়। অহা 6 মাহলৈ মন্ত্ৰী বিষয়া আৰু কৰ্মচাৰীসকলে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। অকল চিকিৎসাজনিত কাৰণতহে বিদেশ ভ্ৰমণৰ অনুমতি দিয়া হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ওমানৰ পৰিবহণ, যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ছৈয়দ বিন হামুদ আল মাৱালিৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা শতিকা পুৰণি সামুদ্ৰিক সম্বন্ধ এটা নতুন শিখৰলৈ লৈ যোৱা হ'ব। তেওঁ কয় যে দুয়োপক্ষই আঞ্চলিক যোগাযোগ আৰু অৰ্থনৈতিক বিকাশৰ লগতে ওমানৰ বন্দৰত ভাৰতৰ সহযোগিতাৰ সুবিধাৰ সন্দৰ্ভত আলোচনা কৰে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযোশীয়ে কয় যে এই বৈঠকত তেওঁলোকে নবীকৰণযোগ্য শক্তি গ্ৰীডৰ কৰ্তনৰ বিষয়টোৰ ওপৰত আলোচনা কৰাৰ লগতে গ্ৰীডৰ সামগ্ৰিক স্থিতিশীলতা সুনিশ্চিত কৰাৰ লগতে সময় সীমাবদ্ধভাৱে ইয়াক ন্যূনতম কৰাৰ বাবে প্ৰযুক্তিগত সমাধানৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে গ্ৰীডৰ সংযোগৰ আন্তঃগাঁথনিক সুদৃঢ়কৰণ আৰু দেশৰ সেউজ শক্তি আহৰণৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে বেটেৰীযুক্ত শক্তি সংৰক্ষণ ব্যৱস্থা বৃদ্ধি কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত শক্তি আৰু নবীকৰণযোগ্য শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ ৱাই নাইকো উপস্থিত থাকে। ইজৰাইলৰ ড্ৰোনেৰে লেবাননৰ দক্ষিণ বেইৰুটৰ ৰাষ্ট্ৰীয় ঘাইপথত 3খন বাহনক লক্ষ্য কৰি আক্ৰমণ কৰাৰ ফলত 8 গৰাকী লোকৰ মৃত্যু হয়। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে 3টা আক্ৰমণৰ কথা নিশ্চিত কৰিছে। ইজৰাইলৰ সেনাবাহিনীয়ে জানিবলৈ দিছে যে দক্ষিণ লেবাননৰ ভালেমান অঞ্চলত ইৰাণে পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদী গোট হিজবুল্লাৰ আন্তঃগাঁথনি লক্ষ্য কৰি আক্ৰমণ চলোৱা হয়। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰতৰ বাবে AIৰ জৰিয়তে সৰ্বাংগীন বিকাশ শীৰ্ষক সংখ্যালঘুসকলৰ কল্যাণৰ বাবে ৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰিছে। এক বিবৃতিত মন্ত্ৰালয়ে জনাইছে যে অংশগ্ৰহণেৰে ভাগ্যোদয় আঁচনিৰ অধীনত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনৰ লক্ষ্য হৈছে সামগ্ৰিক শাসন ব্যৱস্থা শক্তিশালী কৰা, নীতিসমূহৰ প্ৰসাৰ বৃদ্ধি কৰা আৰু সমগ্ৰ দেশৰ সংখ্যালঘু সম্প্ৰদায়সমূহৰ কল্যাণৰ বাবে প্ৰযুক্তিচালিত পদক্ষেপসমূহক উৎসাহিত কৰা। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থান লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শুকুৰবাৰে 6-দিনীয়া ভ্ৰমণসূচীৰে সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, ছুইডেন, নৰৱে আৰু ইটালীলৈ যাব। কেন্দ্ৰীয় মন্ত্ৰীসভাই 37,500 কোটি টকা ব্যয় সাপেক্ষে কয়লা আৰু লিগনাইজ গেছীয়কৰণ প্ৰকল্পত অনুমোদন জনাইছে। অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট সমিতিয়ে 2026-27 বিপণন বৰ্ষৰ বাবে 14 বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিত অনুমোদন জনাইছে। অহা 21 মেৰ পৰা অসম বিধানসভা অধিৱেশন অনুষ্ঠিত হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পাছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান। আজিৰ অনুষ্ঠানৰ বিষয় ইভেণ্ট মেনেজমেণ্ট এজ এ কেৰিয়াৰ। অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছে শ্যাম চৌধুৰী, অনুষ্ঠানটি রাত ধরেছে।

0: শ্রুতি ডেকাই।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, কেৰিয়াৰ বিষয়ক এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ মই শ্ৰুতিয়ে। এই সোপান অনুষ্ঠানটিত প্ৰতিবাৰে এনেকুৱা এগৰাকী অতিথি আমি আমাৰ মাজলৈ লৈ আহোঁ যে বিভিন্ন ধৰণৰ ক্ষেত্ৰত সফল হৈ নৱপ্ৰজন্মক কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত সুবিধাজনক হোৱাকৈ বহুখিনি কথা অৱগত কৰোৱাব পাৰে। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে শ্যাম চৌধুৰী। আজি আমি তেওঁৰ পৰা জানিব বিচাৰিম ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ সংস্থাপন আৰু লগতে কেনেধৰণে নৱপ্ৰজন্মই এই ক্ষেত্ৰখনত স্বাৱলম্বী হ'ব পাৰে। আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ।
2: ধন্যবাদ।
1: পোনপ্ৰথমে জানিব বিচাৰিম আপোনাৰ শৈশৱৰ পৰা বৰ্তমানৰ এই যাত্ৰাটোৰ বিষয়ে।
2: নমস্কাৰ। মোৰ ঘৰ আপোনাৰ মৰিগাঁও জিলাত হয়। মই স্কুলিং তাতেই কৰিছিলোঁ। গভৰ্মেণ্ট স্কুল আছিলে আমাৰ, হাই ছেকেণ্ডেৰী স্কুল। তাৰপিছত মই মৰিগাঁও কলেজৰ পৰা হাই ছেকেণ্ডেৰী কমপ্লিট কৰি আপোনাৰ জালুকবাৰীৰ আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইঞ্জিনিয়াৰিং গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। ইঞ্জিনিয়াৰিং গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত মই আপোনাৰ এক বছৰমান এনেকৈ চাকৰিৰ কাৰণে চেষ্টা চলাইছিলোঁ সেইখিনি সময়ত, যিহেতু চাকৰিৰ মানে সেইখিনি সময়ত অল্টাৰনেটিভ অপশ্যন একো ভাবি পোৱা নাছিলোঁ। কিন্তু সেই তেনেকৈ চেষ্টা চলাই থাকোঁতে অলপ ফেমিলি কিবা কিবি অলপ সমস্যাৰ কাৰণে মই মোৰ চিনাকি দাদা দুজনমানৰ এনেকৈ প্ৰচেষ্টাত তেওঁলোকৰ এখন মানে আমি এটা ফাৰ্ম এটা কোম্পানী এটা ফৰ্ম কৰি পেলাই তেনেকৈ ইভেণ্ট মেনেজমেণ্ট লাইনত জড়িত হৈ পৰিলোঁ।
1: ইভেণ্ট মেনেজমেণ্টতেই কেৰিয়াৰ গঢ়িবলৈ আপুনি প্ৰেৰণা ক'ৰ পৰা পালে বুলি যদি সুধোঁ তেন্তে?
2: ইভেণ্ট মানেই হৈছিল আপোনাৰ, আমাৰ ইভেণ্ট মেনেজমেণ্ট কোম্পানীৰ মতটোৱেই হৈছে মানে উই ডু দ্য ৱৰ্ক ইউ হেভ দ্য ফান।
1: হয়,
2: মানে আপোনাৰ মেইনলি হৈছে যে আপোনাৰ ষ্ট্ৰেছটো মেইন ল'ব পৰা হ'ব লাগে। মেনেজমেণ্ট মানে ষ্ট্ৰেছ মেনেজমেণ্টটোৱেই মেইন হয়। বহুত চেলেঞ্জ থাকে, যিকোনো প্লেন কৰা মতে বহুত বস্তু নহয়, আনপ্লেন বহুত বস্তু আহি যায়, সেইবিলাক কেনেকৈ টেকেল কৰা যায়। সৰুৰ পৰা আছিলোঁ আপোনাৰ স্কুলতো কিবা এটা ফাংচন পাতিলেও কিবা পাতিলে মানে যিকোনো হেৰিলে মানে মোৰ সেই অৰ্গেনাইজ কৰাৰ হেৰি ভাল পাওঁ, মানে সৰস্বতী পূজা পাতিলে আগ্ৰহী আছিলোঁ। তেনেকেই প্ৰথম যেতিয়া এনেকৈ আমি দুই এটা আমি ইভেণ্ট এনেকৈ চিনাকি সূত্ৰে এনেকৈ অফাৰ পালোঁ যে এনেকৈ তোমালোকে অৰ্গেনাইজ কৰি দিয়া। চ' তেনেকৈ একচুৱেলি মানে টিভিটো সেই কিবা এৱাৰ্ড চেৰিমনি বা কিবা কিবি হৈ থাকিলে মই সেইবিলাক চাই থাকোঁ, মানে মানে সেইবিলাকৰ মটিভেশ্যন পাওঁ যে অঁ আচ্ছা এইটো মানুহে এইটো কাম কৰি আছে। একচুৱেলি মানে আমিতো টিভিত বা আপোনাৰ হেৰি ক'ৰবাত যেতিয়া এৱাৰ্ড শ্ব' বা কিবা এটা প্ৰগ্ৰাম চাওঁ মানে অডিয়েঞ্চ হিচাপে চাই বহুত ভাল লাগে, কিন্তু বেক ষ্টেজত থকা মানুহখিনি মানে যিটো ষ্ট্ৰাগল বা যিটো ফেচ কৰে পাৰ মানে মমেণ্ট, নেক্সট মমেণ্টত কিবা গণ্ডগোল হ'ব নেকি, এনি টাইম এটা ষ্ট্ৰেছ এটা থাকে, সেই বস্তুখিনি তেনেকেই আৰু প্ৰেৰণা মানে আগ্ৰহী হ'লোঁ যে এই কামটোত মানে দিছে। তাৰপিছত তেনেকৈ কামটো কৰি থাকোঁতে ফাইনেন্সিয়েল অলপ হেৰিও আহি গ'ল, চ' তেতিয়া তেনেকৈ আপোনাৰ হেৰি হৈ গ'ল আৰু
1: আৰম্ভণি কৰিলে। এই ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত সফল হ'বলৈ কেনেকুৱা ধৰণৰ দক্ষতা থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয় বুলি ভাবে আপুনি?
2: প্ৰধান মেইনটো হৈছে আপোনাৰ অলপ পেচেণ্ট থাকিব লাগিব, মেইন কথা নিজৰ ইচ্ছা থাকিব লাগিব, নিজে ভাল পাব লাগিব সেইটো কৰিবলৈ। আৰু আপোনাৰ মই প্ৰথমতে কৈছোঁ যে প্ৰথমটো হৈছে যে প্ৰেচাৰ মানে আপোনাৰ প্ৰেচাৰ মানে ল'ব পৰা হ'ব লাগিব, ষ্ট্ৰেছটোৱে বহুত বেছি থাকে আমাৰ গোটেই মানে যিকোনো এটা ইভেণ্ট এটা আমি আপোনাৰ চলি থাকোঁতে মানে যিটো সাংঘাতিক ষ্ট্ৰেছ এটা থাকে মানে যে প্ৰত্যেক মানে মুহূৰ্ততে এটা ভয় এটা থাকে যে কিবা গণ্ডগোল হ'ব নেকি, কিবা খেলিমেলি হ'ব নেকি, বা কিবা এইটো হ'লে কি হ'ব। চ' মই প্ৰথম ক'ম যে প্ৰেচাৰ লোৱাৰ নিজৰ ক্ষমতা থাকিব লাগিব, চেলেঞ্জ ফেচ কৰাৰ সাহস থাকিব লাগিব, তাৰপিছত আপোনাৰ কাম থাকিব লাগে আচলতে বহুত, মানে এনেকুৱা চিটুৱেশ্যন কিছুমান আহে যে ভবামতে একো নহয়গৈ। চ' সেইখিনি সময়ত আপোনাৰ কেনেকৈ হেৰি কৰিম, আপুনি চাব যে আমি যেনেকৈ ঘৰত আপুনি বিয়া এখন যেতিয়া পাতে কাৰোবাৰ ৰিলেটিভৰ হওক নিজৰ কাৰোবাৰ হওক, কোনোবাই গেলামালখিনি বজাৰলৈ, কোনোবাই কাপোৰ কানি গহনা চহনাৰ দায়িত্বটো লৈছে, কিন্তু আপোনাৰ কোনোবাই আপোনাৰ মাছ মাংসখিনি হেৰি কৰাৰ ব্যৱস্থা কৰিছে, চব মানুহ দৌৰা দৌৰি কৰি থাকিব লগা হয়। চ' আমি ইভেণ্টত কি কৰিব লগা হয়, সেই গোটেই বস্তুখিনি যেতিয়া আমি এই ক্লায়েণ্টৰ হৈ আমি কৰিব লগা হৈছে, গতিকে সেইখিনি সময়তে যদি চাপ'জ এখন ৱেডিং আমাৰ চলি আছে যে চাপ'জ গেষ্ট যদি হৈ আছিলে তেওঁলোকে কৈছিলে 500 জন আহিব, কিন্তু লাষ্ট মানে কৈছে যে আৰু 200 বাঢ়ি যাব। চ' সেইখিনি সময়ত কেনেকৈ আপুনি মাছ মাংসখিনি আকৌ আনিব, বজাৰখিনি কেনেকৈ চম্ভালিব সেই ইমান কম টাইমত, চ' সেই আল্টিমেটলি সেই গোটেইখিনি মানে আপোনাৰ ষ্ট্ৰেছ বা ফেচ কৰিব পৰাৰ সাহস মানে উপস্থিত বুদ্ধিটো লাগিব যে সেইখিনি কেনেকৈ টেকেল কৰা যাব সেই মমেণ্টত। মানুহখিনিক দিলে আপোনাৰ চাপ'জ বস্তু কম আছে, সেইখিনি সময়ত মানুহখিনি কেনেকৈ মানে এংগেজ কৰি ৰাখি আকৌ আপুনি কুইচেনত আপুনি বস্তুটো বনাই টাইমত হেৰি কৰিব, সেইটো বস্তু সেই আপোনাৰ মানে ষ্ট্ৰেছ আৰু আপোনাৰ চেলেঞ্জ আৰু আপোনাৰ উপস্থিত বুদ্ধিয়ে তিনিটা মেইন হয়। লগতে আপোনাৰ লিডাৰশ্বিপ কেপাচিটি লাগিব, কাৰণ আপোনাৰ আণ্ডাৰত আপোনাৰ বহুত মানুহ থাকিব, যি আপোনাৰ কুকজনৰ পৰা আদি কৰি লেবাৰ

0: হাউচকিপিঙৰ চাফা কৰাৰ আপোনাৰ হেৰিটোৰ পৰা আদি কৰি দেন, আপোনাৰ লাইট চাউণ্ডৰ মানুহৰ পৰা আৰম্ভ কৰি পেণ্ডেলৰ মানুহৰ পৰা আদি কৰি আপোনাৰ গ্ৰাফিক্স ডিজাইনৰ পৰা আৰম্ভ কৰি আপোনাৰ আৰ্টিকেলৰ মানুহো থাকিব। গতিকে সেই গোটেই মানুহখিনিক চলাবলৈ আপোনাৰ সেই লিডাৰশ্বিপ মানে কেপাচিটি এটা আপোনাৰ লাগিব, মানে টীম লিডাৰ হ'ব পাৰিব লাগিব। তাৰপিছত আপোনাৰ আৰু এটা মেইন কথাটো হৈছে আপোনাৰ ক্ৰিয়েটিভিটি থাকিব লাগিব। প্ৰত্যেকখন বিয়াতে আপুনি একেটা ডিজাইন ইউজ কৰিব নোৱাৰে, চ' নতুন নতুন ক্ৰিয়েটিভ কি মানে নিজে ভাবিব পাৰিব লাগিব। আৰু আপোনাৰ টেকন'লজিৰ ইউজটো জানিব লাগিব, মানে আপোনাৰ নতুন নতুন টেকন'লজি কি ইউজ হৈ আছে। চাপ'জ আপোনাৰ আজিকালি চলে আপোনাৰ গমেই পাইছো যে ছ'চিয়েল মিডিয়াৰ ফেচবুকৰ এডৰ পৰা আদি কৰি আপোনাৰ আপোনাৰ কিছুমান এপো আমি বনাব লগা হয়, আপোনাৰ ক্লায়েণ্টৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ৱেবছাইটো বনাব লগা হয়, আপোনাৰ কিছুমান প্ৰগ্ৰামত আপোনাৰ আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যন হয়। তেনেকৈ আপুনি উদাহৰণ ল'ব পাৰে বুক মাইশ্ব' এপটো, যেনেকৈ যিকোনো প্ৰগ্ৰামৰ আপোনাৰ টিকেট বুক কৰিব লাগে সেই তেনেকুৱা টাইপৰ আপোনাৰ। আৰু এটা আছে আপোনাৰ ফ্লেক্সিবিলিটি থাকিব লাগিব, চ' যিকোনো সময়ত বা মানে যিকোনো হেৰি পৰিস্থিতিৰ লগত আপুনি এডজাষ্ট কৰিব পৰা, মেইনলি হৈছে ফ্লেক্সিবিলিটি। আৰু আপোনাৰ এইটো আপোনাৰ হৈছে কি আপোনাৰ এটা আৰু এটা বস্তু থাকি, যোনে মানে 9 to 5 বা 10 to 6 এনেকুৱা জব বিচাৰে তেওঁলোকৰ কাৰণে কিন্তু ইভেণ্ট মেনেজমেণ্ট নহয়, একো টাইম টেবুল একো নাথাকে। আপুনি কেতিয়াবা আমি 2-3 দিন নোখোৱাকৈ আপুনি কাম কৰিব লগা হ'ব পাৰে, চ' হাৰ্ডলি আপুনি 2 ঘণ্টা বা 3 ঘণ্টাহে শুব পাইছে। গতিকে এইখিনি যদি কৰিব পাৰিম বুলি ভাবে তেতিয়াহে মানে ইভেণ্ট মেনেজমেণ্টটো আপোনাৰ, নহ'লে আপোনাৰ এনেই বাহিৰৰ পৰা দেখাত বহুত গ্লেমাৰাছ হয় কিন্তু ভিতৰটো আপোনাৰ বহুত বেছি ষ্ট্ৰেছফুল হয়। মানে
1: খুব ভাল লাগিল জানিব পাৰি এই ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত আহিবলৈ কেনেকুৱা ধৰণৰ শিক্ষাৰ প্ৰয়োজন হয়, বা যদি নৱপ্ৰজন্মই জানিব বিচাৰে যে এই ক্ষেত্ৰখনত আগবাঢ়িবলৈ নিৰ্দিষ্ট ইভেণ্ট মেনেজমেণ্টৰ পাঠ্যক্ৰম ক'ত পোৱা যাব?
0: শিক্ষা বুলি ক'বলৈ হ'লে আপুনি যদি যাকেই নুসুধক ইভেণ্ট মেনেজমেণ্টত যোনে ছাকচেছফুল হৈছে আপুনি বা যদি চায়ো, আনুষ্ঠানিক শিক্ষা একচুৱেলি এনেকুৱা একো নেলাগে ইভেণ্ট মেনেজমেণ্টত আহিবলৈ, মানে ফৰ্মেল এডুকেশ্যন আপোনাৰ একো নেলাগে। মেইন আপোনাৰ এই প্ৰসংগতে মই এটা কথাও ক'ব বিচাৰিম, কেইদিনমান আগতে মই এলন মাস্কৰ কিবা কিবি এনেকৈ ফেচবুকত আহোঁতে এটা দেখিছিলোঁ, এলন মাস্কৰ এটা কোড এটা কোনোবা এজনে মানে লিখিছিলে, তেওঁ কৈছিলে যে আপোনাৰ মানে আমি হেৰি কৰিবলৈ ছাকচেছফুল হ'বলৈ মানে আমাৰ এটা কিছু এটা ধাৰণা থাকে যে আপোনাৰ 4-year degree এটা লাগিব বা আপোনাৰ মাষ্টাৰ ডিগ্ৰী এটা লাগিব। চ' একচুৱেলি তেনেকুৱা একো নাই যে আপোনাৰ ছাকচেছফুল হ'বলৈ আপোনাৰ ডিগ্ৰী কিবা এটা লাগিবই। ইনফেক্ট তেওঁ এই পৰ্যন্ত কৈছিলে যে মানে মই যিটো পঢ়িছিলোঁ তেওঁ ইণ্টাৰভিউটো, যে আমাক আপোনাৰ ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ বা কাৰ্পেণ্টাৰৰ বেছি জৰুৰী, যে আপোনাৰ মানে বহুত বেছি পলিটিকেল চায়েন্সৰ মেজৰ বা বেলেগ ছাবজেক্টৰ মেজৰ পাছ কৰাতকৈ মানে এইবিলাক বেছি এচেঞ্চিয়েল হয়। আপুনি নিজে আপোনাৰ চাৰিফালে চালে দেখিব যে চবেই চৰকাৰী চাকৰিৰ কাৰণে প্ৰচেষ্টা, যোনে বিকম বা BA কৰিছে চাকৰিৰ কাৰণে এপ্লাই কৰিছে, কিন্তু ইফালে ইলেক্ট্ৰিচিয়ান প্লাম্বাৰৰ কাৰণে মানে আপোনাৰ মানুহ বিচাৰি পাবলৈ টান হয়, মানে ইমান অপৰচুনিটি আছে। গতিকে মই প্ৰথমতে ক'ম যে সেইটো কাৰণে একচুৱেলি ফৰ্মেল একো এডুকেশ্যন নালাগে, বাট ষ্টিল আপোনাৰ বহুত কলেজত আজিকালি দিয়ে বেছিকেলি, সেইটো কাৰণে আপোনাৰ MBA থাকিলে ভাল হয়, লগতে আপোনাৰ মাছকম বেকগ্ৰাউণ্ডৰ হ'লে সুবিধা হয়, যিহেতু মানে কমিউনিকেশ্যন স্কিলৰ কথাও ইয়াত থাকে, আৰু আপোনাৰ ফাইনেন্স চাইন্স একাউণ্টছ একাউণ্টছৰ অলপ জানিলে সুবিধা হয়। আৰু আপোনাৰ চাগে মষ্ট প্ৰবলি মই যিমান দূৰ জানো আপোনাৰ কেট মেট এইবিলাকৰ থ্ৰুদি আপোনাৰ কিছুমান চণ্ডীগড় ইউনিভাৰ্চিটি আৰু গুৰু নানক ইউনিভাৰ্চিটি এইবিলাকত আপোনাৰ ইভেণ্ট মেনেজমেণ্টৰ কোৰ্চ এভেইলেবল আছে। অসমতো 2-এখন কলেজত আজিকালি, আৰু আপোনাৰ নট অনলি ডিগ্ৰী মানে ডিপ্ল'মা কোৰ্চো বহুত আছে, চ' সেইবিলাকো কৰি ল'ব পাৰে। কিন্তু বাৰে বাৰে মই এইটো কথাই ক'ম যে আপোনাৰ কোৰ্চটো এচেঞ্চিয়েল নহয়, আপোনাৰ সেই প্ৰথমতে মই যিখিনি কথা কৈছিলোঁ ষ্ট্ৰেছ ল'ব পৰা, লিডাৰশ্বিপ কেপাচিটি, এই গুণকেইটা থাকিব লাগিব, তাৰপিছত আপোনাৰ এডুকেশ্যনটো থাকিলে প্লাছ পইণ্ট আপোনাৰ।
1: খুব ধুনীয়াকৈ বুজাই দিলে। ইভেণ্ট মেনেজমেণ্টে বহুত ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰো কৰা দেখা যায়, গতিকে কেনেধৰণে প্ৰস্তুতি চলায় বা সময় কেনেকৈ ফলপ্ৰসূভাৱে পৰিচালনা কৰে, কাৰণ কেতিয়াবা এনেকুৱা হয় যে বহুত কেইখন বিয়া একেলগে আহিলে, সেইবোৰ কেনেকৈ একেলগে প্ৰস্তুতি চলায়?
0: প্ৰস্তুতি বুলিবলৈ প্ৰথমতেইটো আপোনাৰ প্ৰথম কথাতে আমাৰ যিকোনো ইভেণ্টে আমাৰ ক্লায়েণ্টে যেতিয়া কণ্টেক্ট কৰে, আমি গভৰ্ণমেণ্টে হওক বা প্ৰাইভেটে হওক কৰ্পৰেটে হওক, প্ৰথমতে আহে আপোনাৰ ক্লায়েণ্টৰ আপোনাৰ ৰিকুৱাৰমেণ্টটো কি হয়, চ' আফটাৰ ৰিকুৱাৰমেণ্ট আমি তেওঁলোকক এখন তেওঁলোকৰ বাজেটটো আমি জানিব বিচাৰোঁ, তেওঁলোকে কিমান কিমান মানে এমাউণ্টৰ ভিতৰত গোটেই তেওঁলোকৰ ইভেণ্টটো কৰাটো বিচাৰিছে। তাৰপিছত আমি আপোনাৰ তেওঁলোকৰ লগত বাজেটটো ফাইনেলাইজ হৈ যোৱাৰ পিছত আমি আমাৰ ফালৰ পৰা এটা কিছুমান লিষ্ট অফ আইটেম দিওঁ, এইখিনি এনেকৈ থাকিব, ক্লায়েণ্টে যদি এপ্ৰুভ কৰে তাৰপিছত আমি আমাৰ টীমটো ৰেডি কৰোঁ, যে আপোনাৰ আল্টিমেটলি আপুনি যি কথা কৈছে তাত মই প্ৰথমতে কৈছোঁ আপোনাৰ টীম লাগে, কাৰণ আপুনি অকলেতো চব কাম কৰিব নোৱাৰে, গতিকে আপোনাৰ এনেকুৱা কিছুমান লাগে যাৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ সেই আপোনাৰ চাপ'জ কিটচেনৰ ষ্টাফটোক চলাব পৰা এজন ল'ৰা লাগিব, যোনে যদি আপোনাৰ কুকটোক খানা ঠিক মানে বনাইছেনে নাই, কুকৰ গোটেই ষ্টাফখিনি আপোনাৰ দেন আপোনাৰ হাউচকিপিঙৰ কাৰণে বাচন বৰ্তন চাফা কৰাৰ পৰা গোটেই জাবৰ চাবৰ কোনে উঠাব সেই গোটেইখিনি চোৱা ল'ৰা লাগিব, দেন আপোনাৰ লাইট চাউণ্ডৰ গোটেই এৰেঞ্জমেণ্ট চাবলৈ কোনোবা এজন লাগিব, তো তেনেকৈ এটা টীম বনাই ল'ব লাগিব আপোনাৰ প্ৰথম কথাটো সেইটো। তাৰপিছত আমি আপোনাৰ কি কৰোঁ, আমি কিছুমান আপোনাৰ ডেড

0: ডেডলাইন জানো যে এইটো কাম আমি এইটো সময়ৰ ভিতৰত শেষ কৰিম, এইটো বস্তু আপোনাৰ চাপোজ লাইট চাউণ্ডৰ মানুহ আমাৰ যদি ইভেণ্টটো আছে তেতিয়া আপোনাৰ পিছদিনাখন 12টা বজাত আগদিনাখনেই আমি গোটেইখিনি অমুক শেষ হ'ব লাগিব, কি কি বস্তু পিছদিনাখন ৰাতিপুৱা কৰিব লাগিব, তেনেকৈ আমি কিছুমান প্লেন কৰি লওঁ আৰু সেই প্ৰত্যেকটো কামৰে চবকে ৰেছপনচিবিলিটি দিয়া হয়। চ' আপোনাৰ তেওঁৰ আণ্ডাৰত আৰু বহুত থাকে, চ' আপোনাৰ চবৰ লগতে মেইনলি আপোনাৰ সেই কোঅৰ্ডিনেশ্যন আগতীয়াকৈ কৰি ল'ব লগা হয়। তেনেকৈ সকলোৰে লগত আমি ৰেটবিলাকো আমি ফাইনেলাইজ কৰি লওঁ, কোনে কিমানত কাম কৰিব, কিমান কাৰোবাক পেমেণ্ট অনৰিয়াম বা ফিজ দিব লাগিব, তাৰপিছত আপোনাৰ গোটেই প্ৰগ্ৰামটো আমি এটা ডিজাইনিং কৰি লওঁ, এনেকৈ হ'ব তেনেকৈ হ'ব। আৰু আপোনাৰ আৰু এটা মই প্ৰথমতে একচুৱেলি আমি যিমান পাৰি আমি জলদি মানে কামটো শেষ কৰিবলৈ বিচাৰোঁ, এইটো কাৰণে যে আমি মানে কিবা যেতিয়া এটা আমি ৰেকি এটা কৰি লওঁ, মানে আমি যিটো কওঁ যে ষ্টেজ ৰিহাৰ্চেল টাইপৰ, যে কাইলৈ মানে মেইন ইভেণ্টটো হোৱাৰ আগতে যাতে আমি চাই ল'ব পাৰোঁ যাতে কিবা ৰখি গ'ল নেকি। আৰু মেইন কথাটো হৈছে কি, আমি প্ৰত্যেক সময়তে আমি মানে হাত এখন চেকলিষ্ট আমি চেক কৰি থাকোঁ, এইটো আইটেম হৈ গ'ল, এইটো আইটেম হৈ গ'ল, এইটো পেণ্ডিং আছে। চ' পেণ্ডিং এটা কনষ্টেণ্ট ফ'ল' আপ লৈ থাকিব লগা হয়, যে চাপ'জ ফ্লাৱাৰ ডেকৰেশ্যনৰ ল'ৰাটো কিছুমান বস্তু ফ্লাৱাৰ এতিয়াও বুকি আহি পোৱা নাই, তাক কণ্টিনিউচ খুজি থাকিব লগা কেইটা বজাত আহি পাব। আৰু আজিকালিতো আমি বেছিভাগ নেচাৰেল ফ্লাৱাৰ যেতিয়া ইউজ হয় তেতিয়া এটা ইচ্যু থাকে, আপোনাৰ আগদিনাখন লগাব নোৱাৰে, মৰহি যায়, গতিকে ইভেণ্ট মানে প্ৰগ্ৰামটো হোৱাৰ 2-3 ঘণ্টা আগত লগাব লগা হয়, গতিকে সি যেতিয়া 2-3 ঘণ্টা আগত থাকে ট্ৰেফিক জামটো কেলকুলেশ্যন কৰিব লগা হয়, গতিকে সেই বস্তুবিলাকো তাক বুজাব লগা হয় ট্ৰেফিক জাম থাকিব পাৰে তুমি 2 ঘণ্টা আগতেই ওলোৱা। চ' সেই গোটেইবিলাক আৰু আপোনাৰ, আৰু প্লাছ আপোনাৰ আৰু মষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে আপোনাৰ এটা বেকআপ প্লেন থাকিব লাগিব, মানে সবচে ইম্পৰ্টেণ্ট, মানে এনেকুৱাতে হয় আপোনাৰ এনেকুৱাই আমাৰ এক্সপিৰিয়েঞ্চ বহুত হৈছে, চাপ'জ আপোনাৰ যিজন কুকুৰ ওপৰত আপুনি ডিপেণ্ড কৰি খানাটো কাৰণে ৰখি আছে তেওঁ পিছদিনাখন নাহিলে, গতিকে তেনেকৈ সেই বেকআপ প্লেনটো আমি ৰাখিলোঁ যে এওঁ নাহিলে আৰু এজন এক্সট্ৰা এডিশ্যনেল তেওঁ সেইজনৰ টাইপৰ এক্সপাৰ্ট নহ'লে তেওঁৰ ওচৰত আপোনাৰ বস্তুটো চলাই দিব পাৰিব। সেই চাপ'জ আপোনাৰ চাউণ্ডৰ যোনটো ল'ৰা চলাম বুলি ভাবিছিলে সি যেনিবা পিছদিনা আপোনাৰ ফোনেই ধৰণ ধৰা হৈ থাকে, তেনেকুৱা মানে বহুত বেছি হয়, তেতিয়া আপোনাৰ হাতত বেকআপ থাকিব লাগিব যে সেই ল'ৰাটো নাহিলে মই কেনেকৈ কামটো কৰাওঁ। চ' এই গোটেইখিনি বেকআপ মানে মেইনলি সেই বেকআপ প্লেন আৰু আপোনাৰ ফ'ল' আপ আৰু চেকলিষ্ট এইখিনি আপোনাৰ মেইন হৈ যায় আমি প্ৰিপেৰেশ্যন কৰোঁতে। আৰু লগতে আপোনাক যাতে আপোনাৰ আপুনি লগতে এটা টীম আপুনি বনাই যাব লাগিব, যিটো টীমে ধৰি লওক আপোনাৰ আপুনি কোৱা ধৰণে যে চব জেগাতোতো আপুনি নিজে যাব নোৱাৰে, কিছুমান জেগাত আপোনাৰ সেই টীমটোৱে ধৰি লওক আপোনাৰ সেই ইভেণ্টটো চলাই দিব পাৰে, তেনেকৈ আপুনি সেই গ্ৰুম কৰি দিব লাগিব আপোনাৰ লগত বহুতক।
1: অকণমান আগতে আপুনি ক'লে যে কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যদি 200 মানুহ আহিব বুলি কৈছে 100 মানুহ বাঢ়ি গ'ল, গতিকে তেনে ক্ষেত্ৰত কেনেকে মিলাই দিয়ে?
0: সেইটো এটা মানে অলপ ফানি হয়, মানে চাপ'জ এখন ৱেডিঙত আমাৰ কি হৈছে আইটেম হ'লে আপোনাৰ যে মাছৰ এটা আইটেমো আছে, চিকেনো আছে, আপোনাৰ মাটনো আছে, যেনেকৈ আজিকালিতো থাকেই আপুনি চবেই গমেই পায় আৰু বিয়াবিলাকত, তেতিয়া কি কৰোঁ আমি চাপ'জ গম পালোঁ যে আৰু 200 মানুহ এতিয়াও বাকী আছে, তেওঁলোকে কোৱাতকৈ আৰু 200 মানুহ এক্সট্ৰা হ'ব, তেতিয়া আমি কি কৰোঁ যে আমি মনতে কেলকুলেশ্যন কৰোঁ চাপ'জ মোৰ আইটেম মানে আপোনাৰ কোনটো চবতচে কম আছে, তেনেহ'লে আপুনি নিজেও জানে যে আমি বিয়াখনত যদি আপুনি যায় আপুনি যদি ফিছটো বহুতে নাখায়, চিকেনটো খালে বা মাটনটো খালে, মাটনটো বেছিকৈ খালে তেতিয়া চিকেনটো বহুতে নাখায়, আৰু তেতিয়া আমি কৰোঁ যে ঠিক আছে মাটনটো আমাৰ শেষ ষ্টক, চ' মাটনটো আমি দিব নোৱাৰিম, তেতিয়া আমি কি কৰোঁ যে মাটনটো যিটো মানে আইটেমটো আমি সেইটোত মানে তাৰপৰা আঁতৰাই দিওঁ, বহুত মানুহে মানে মাটন আছে বুলি গমেই নাপায় ফৰ দা টাইম বিং, মানে কাৰণ এটলিষ্ট চিকেন আৰু ফিছটো যাতে মানুহে পায়, চ' তেতিয়া ইন দা মিন টাইম চলিলে সেইখিনি টাইমতে আমি দোকানৰ পৰা আকৌ মাটন আনি মাটনটো বনাই পেলাই আকৌ পিছত এটলিষ্ট পিছৰ মানুহখিনিয়ে যেনে মাটনটো পায় তেনেকৈ মেনেজ কৰিব লগা হৈ যায়, মানে চ' মানুহে একচুৱেলি গম নাপায় বহুত মানুহে যে মাটন আছিলে বুলি, কাৰণ অলপ সময়ৰ কাৰণে মানে মাটনটো আমি মাটন আইটেমটোৱে গুচাই দিওঁ, যেনে মানুহে সুধিব লগা নহয় যে মাটনটো কিয় নাই, কাৰণ গেষ্টকটো মানে ক'ব নোৱাৰে যে মাটনটো শেষ হৈ গ'ল, তেনেকুৱা বহুত কিছুমান মেনেজ কৰিব লগা হয়।
1: ইভেণ্ট মেনেজমেণ্ট কেৰিয়াৰ হিচাপে লোৱাৰ ক্ষেত্ৰত নৱপ্ৰজন্মক আপুনি কি ক'ব বিচাৰিব যে কেনেধৰণেই সহায়ক হ'ব নৱপ্ৰজন্মই স্বাৱলম্বী হোৱাত?
0: নিশ্চয় আপোনাৰ ইভেণ্ট মেনেজমেণ্ট আপোনাৰ স্বাৱলম্বী হোৱাটো মই ক'ম যে আপোনাৰ যদি যিকোনো এজনে ইভেণ্ট মেনেজমেণ্ট মানে ষ্টাৰ্ট কৰে বা কৰে তেওঁৰ আণ্ডাৰত আপোনাৰ বহুতক তেওঁ কৰ্মসংস্থাপন দিব পাৰে, সেইটো হৈছে প্ৰথম। আৰু আপোনাৰ ইয়াতে আপোনাৰ যিখিনি স্কিল লাগে যেনে প্লেনিং কৰা, অৰ্গেনাইজেশ্যন স্কিল এটা, এটা কমিউনিকেশ্যন স্কিল এটা, আৰু নেগচিয়েশ্যন স্কিল এটা, লগতে আপোনাৰ ক্ৰিয়েটিভিটি, গতিকে এইকেইটা স্কিল ধৰি লওক আপোনাৰ ডেভেলপ হয় ইয়াত, গতিকে এইকেইটা স্কিল আপোনাৰ থাকিলে আপুনি চবেই জানে যে এইকেইটা স্কিল আপোনাৰ যি আপুনি য'তেই জব কৰক, আপুনি এতিয়া ৰেডিঅ'ত চাকৰি কৰি আছে বা যোনে যি ক্ষেত্ৰতে জব কৰি জানে এইকেইটা স্কিল আপোনাৰ চবতেই দৰকাৰ হয়, গতিকে মই ক'ম যে আপোনাৰ ইভেণ্ট মেনেজমেণ্টত আহিলে এইকেইটা স্কিল বহুত বেছি ডেভেলপ হয়, মানে গতিকে ইভেণ্ট মেনেজমেণ্টৰ কেৰিয়াৰ হিচাপে নিশ্চয় ল'ব পাৰে। আৰু মই এটা ফানি এক্সাম্পল লগাই দিওঁ আপোনাৰ, আপুনি ইভেণ্ট মেনেজমেণ্ট একচুৱেলি চাব গ'লে আপোনাৰ যদি ভালকৈ প্লেন কৰি, মই প্ৰথমতে কৈছিলোঁ যিখিনি যদি কোৱালিটিখিনি থাকে, ষ্ট্ৰেছ ল'ব পৰা লিডাৰশ্বিপ, তেতিয়াহ'লে ইভেণ্ট মেনেজমেণ্ট যিকোনো মানুহে ষ্টাৰ্ট কৰিব পাৰে। চাপ'জ আগতে আপোনাৰ কি হৈছিলে, আমি মই ঘৰৰ বিয়া এখন

0: বা ঘৰৰ যিকোনো হেৰিয়ে উদাহৰণ দিছো আপোনাক, সি আপোনাৰ দেউতাই আপোনাৰ হেৰিখিনি চাই আছে, পেণ্ডেলৰ মানুহখিনিৰ লগত কণ্টেক্ট কৰিছে, আপোনাৰ মামাই এজনে মাছ মাংসখিনি বজাৰ কৰি আছে, কোনোবা এজনে আপোনাৰ চাউল দালি এইবিলাকৰ বজাৰ কৰি আছে, কোনোবা এজনে মিঠাইটো আনিবলৈ গৈছে। চ' আপোনাৰ সেই তেওঁলোকে প্ৰত্যেকেই ঘৰৰ প্ৰত্যেকজন মানুহ এজন এজন ভেণ্ডৰ লগত কথা পাতি আছে। চ' ইভেণ্টত আপোনাৰ হয় কি যে আমি আপুনি ধৰি লওক অকল মোক কণ্টেক্ট কৰিব, চ' মই গোটেই মানুহখিনি আপোনাৰ হৈ পেলাই আমি কণ্টেক্ট কৰি দিম। চ' আপুনি আৰামছে থাকিব, আপোনাৰ ধৰি লওক পইণ্ট অফ কণ্টেক্ট এজনেই হ'ব, মানে আপুনি হাজাৰ হাজাৰ মানুহৰ লগত কথা পাতি থাকিব নালাগে, বা আপুনি একো টেনশ্যনো ল'ব নালাগে যে মাছটো কিয় আহি পোৱা নাই, মাংসটো আহি পাবনে নাপায়, সেইবিলাক আপুনি একো ভাবিব নালাগে যে ডেকৰেশ্যনটো কেনেকুৱা হ'ব। আমি ধৰি লওক আপোনাৰ আগতেও দেখালোঁ এনেকুৱা এনেকুৱা ডেকৰেশ্যন হ'ব, এটা প্ৰেজেণ্টেশ্যন দিলোঁ, আপুনি এপ্ৰুভ কৰিলে, তেনেকৈ চব বস্তু হৈ আছে। চ' আল্টিমেটলি সেই আপোনাৰ কি হয়, আমি ধৰি লওক আপোনাৰ হয় সেই গোটেই বস্তুখিনি কোঅৰ্ডিনেশ্যনটো আমি কৰি দিওঁ, আপোনাৰ পইণ্ট অফ কণ্টেক্ট হ'ল এজনেই। আপুনি আৰু সেই হাজাৰজন লাইটৰ মানুহৰ লগত বেলেগকে দৰদাম কৰি থাকিব নালাগে, বা আহিছে নাহিছে টেনশ্যন লৈ থাকিব নালাগে, বা আপোনাৰ বেণ্ড পাৰ্টিৰ লগত বেলেগকে কথা পাতি থাকিব নালাগে। গতিকে আপোনাৰ মেইন বস্তুটো হ'ল সেইটোৱে, আপোনাৰ যে ইভেণ্ট মেনেজমেণ্টটো আপুনি ক্লায়েণ্টৰ লাভ কি হয়, তেওঁৰ পইণ্ট অফ কণ্টেক্ট এজনেই হৈ যায়, তেওঁ হাজাৰজন মানুহৰ লগত কথা পাতি থাকিব নালাগে, আৰু তেওঁ আকৌ ষ্ট্ৰেছ ল'ব নালাগে যে বস্তুটো হৈছে নহৈছে, কাৰণ তেওঁ সেই ষ্ট্ৰেছখিনি যে না আমি লৈ লওঁ। গতিকে আপোনাৰ চাব গ'লে কি হয়, এই মানে বস্তুটো কি হয়, আপোনাৰ চাপ'জ আপুনি এটা কণ্টেক্ট আছে আপোনাৰ, চে আপোনাৰ কোনোবা এজনে ক'লে এনেকৈ মোৰ বিয়া এখন পাতিব লাগে, বা চে মোৰ কিবা এটা ইভেণ্ট এটা পাতিব লাগে, মোৰ কোম্পেনী এনেকৈ এটা লঞ্চিং চেৰিমনি এটা আছে, আমি এটা প্ৰগ্ৰাম বস্তু এটা লঞ্চ কৰিম, তাৰ এটা ইভেণ্ট এটা পাতিব লাগে। চ' আপুনি কি কৰিব পাৰে, মানে মই উদাহৰণ দিব বিচাৰিছোঁ, কোনোবা যদি ইচ্ছা কৰে মানে ইভেণ্ট মেনেজমেণ্ট ষ্টাৰ্ট কৰিবলৈ, তেওঁ কাম কৰিব লাগিব যে তেওঁ কোনোবা ভেণ্ডাৰ ল'ব লাগিল আল্টিমেটলি। চ' এনেকুৱা এজন ভেণ্ডাৰ ল'ব লাগিব যিজন ভেণ্ডাৰে আগতে কৰিছে, কাৰণ আপুনি যেতিয়া ক্লায়েণ্টক লগ কৰিব যে আপোনাক সুধিব আপোনালোকে আগতে কি কি কৰিছে, চ' আল্টিমেটলি তেওঁৰ যিখিনি এক্সপিৰিয়েঞ্চ সেইখিনিয়ে আপুনি ক'ব লাগিব, যে তেওঁকো আপুনি লগত লৈ গ'ল, তেওঁ ক'লে আপোনাৰ হয় তেওঁৱে ক'ব যে আমি অমুক অমুকটো ইভেণ্ট কৰিছোঁ, তমুকটো ইভেণ্ট কৰিছোঁ। চ' আল্টিমেটলি সেই ক্লায়েণ্টজনে যদি আপোনাক ইভেণ্টটো আপোনাক দিলে, চ' আল্টিমেটলি আপোনাৰ সেই ভেণ্ডাৰজনৰ দিলটো এনেকুৱা হ'ব যে চাব যদি সি আপোনাৰ 5,00,000 ইভেণ্ট আছে, মই 10% মোৰ থাকিব, বাকী 90% হ'লে আপোনাৰ প্ৰফিট। চ' যদি 10% সেই আপোনাৰ প্ৰফিট, তেনেকৈ আপুনি ষ্টাৰ্ট কৰিব পাৰে, মানে মেইনলি সেই কণ্টেক্টটো লাগিব, আৰু ভেণ্ডাৰজনৰ লগত আপুনি ভালকৈ হেৰি চুজ কৰিব লাগিব, যাতে সেই ভেণ্ডাৰজনে বা আপুনি দুইজনে মিলি পেলাই ক্লায়েণ্টজনক কনভিন্স কৰাব পাৰে যে আমি এইটো আমি কৰি দিব পাৰিম। আপোনাৰ
1: ইভেণ্ট মেনেজমেণ্টৰ বাবে মানে এইটো সুবিধা হৈছে, যিকোনো এটা অনুষ্ঠানত ঘৰৰ মানুহখিনিয়ে সময় এটা পাইছে ফেমিলিৰ লগত,
0: হয় এনজয় কৰিব পাৰিছে, ধৰি লওক নহ'লেতো আপোনাৰ দৌৰা দৌৰি আমাৰ গাঁৱৰ বিয়াবিলাকত আমাৰ কি হয় যে আমি চব ফালে দৌৰা দৌৰি কৰি থাকিব লগা হয়, বা আপোনাৰ নিজে যেতিয়া আমি চব দায়িত্ব ল'ব লগা,
1: ঘৰৰ মানুহখিনি
0: সময় দিব নোৱাৰে, ঘৰৰ মানুহে যেতিয়া সেই মোমেণ্টবিলাক এনজয় কৰিব নোৱাৰে, গতিকে ইভেণ্ট মেনেজমেণ্ট হ'বলৈ কি হৈছে, ঘৰৰ মানুহখিনিয়ে একেলগে বহি খাই পেলাই এনজয় কৰি আছে, বা মানুহবিলাকক ধুনীয়াকৈ মাতবোল কৰি থাকিব পাৰিছে যোন গেছ আহিছে।
1: ইভেণ্ট মেনেজমেণ্টত কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰখনত ভুল ধাৰণা কিছুমানো দেখা পোৱা যায়, গতিকে কেনেকুৱা ধৰণৰ ভুল ধাৰণা আছে যিটো আপুনি স্পষ্ট কৰিব বিচাৰিব?
0: প্ৰথম ভুল ধাৰণাটো মই ক'ব বিচাৰিম যে বহুতে ভাবে যে মানে ইজি হয়, ইজিটো একদম নহয় আপোনাৰ, মই কৈছোঁ বহুত ষ্ট্ৰেছফুল হয়, বাহিৰৰ পৰা দেখাত বহুত ইজি, গ্লেমাৰাছ হয় বস্তু, মানে এনেকুৱা লাগে যে চাপ'জ আপোনাৰ আমি যেতিয়া হেৰি কৰোঁ গভৰ্ণমেণ্ট হ'লে যেতিয়া মিনিষ্টাৰ এম এল এবিলাকৰ লগত আপুনি, বা আপোনাৰ অফিচাৰবিলাকৰ লগত আপুনি আই এছ অফিচাৰ এনেকুৱা লগত কোঅৰ্ডিনেশ্যন কৰি থাকিব লগা হয়, তেনেকৈ আপোনাৰ প্ৰাইভেট ইভেণ্ট হ'লেও, বা আপোনাৰ চাপ'জ আপুনি এতিয়া আজি যোনে আপোনাৰ আই পি এল পাতে, ডি এন এ এণ্টাৰটেইনমেণ্ট ডাঙৰ কোম্পানী এটা আছে, তেওঁলোকে পাতে, এনেকুৱা লাগে যে তেওঁলোকে অনবৰতে চব প্লেয়াৰবিলাকক লগ পাই আছে, বা চেলিব্ৰিটিবিলাক লগ পাই আছে, কিন্তু বস্তুটো বাহিৰৰ পৰা দেখাত গ্লেমাৰাছ আছে, কিন্তু ভিতৰি এভৰি মোমেণ্ট তেওঁলোকৰ যদি ষ্ট্ৰেছ থাকে, সেই বস্তু মানে ভিতৰত এবাৰ সোমালেহে গম পোৱা যায় কিমান ষ্ট্ৰেছফুল হয় এটা, মানে আপোনাৰ যেনেকৈ নৰ্মেল আমাৰ বিয়া এখনৰ কথাই ক'লোঁ, যদি আপোনাৰ চাপ'জ মাংস আনি থকা ল'ৰাটো যদি আপোনাৰ চাপ'জ তাৰ বাইকটো বেয়া হ'ল আহি থাকোঁতে, চ' আপুনি কি বেকআপ আছে আপোনাৰ হাতত, তাৰ পৰা আকৌ ইমিডিয়েট লৈ আহিব আপোনাৰ ওচৰত অল্টাৰনেটিভ ৱে আছেনে নাই, সেই কোনোবা এটা ল'ৰা যাব পৰাকৈ আপোনালোকৰ ৰেডি আছেনে নাই যে তাৰ কিবা এটা হ'লে ইটো লৈ আনিব পাৰে, বা আপোনাৰ মাংসৰ দোকানী এনেকুৱা টাইপ আছেনে নাই, যদি চাপ'জ আপুনি বেলেগ এখন দোকানৰ পৰা আনিছে, যদি সেই দোকানখনে কিবা কাৰণে দিব নোৱাৰা হয় বা কম পৰিকল কাষ, আৰু বেলেগ এজন ভেণ্ডৰো আপোনাৰ নাম্বাৰ আছেনে নাই যোনে আপোনাক আহি পেলাই লগৰ লগত দিব পাৰে, গতিকে বস্তুটো ইজি নহয়, সেইটো মানে বহুতে ভাবে যে যোনে যোনে যেতিয়াই যেতিয়াই ষ্টাৰ্ট কৰিব পাৰে, সেইটো নহয়। আৰু এটা হৈছে আপোনাৰ, মই আগতে কৈছোঁ যে এইটো আপোনাৰ 9-to-5 জব নহয়, সেইটো ইম্পৰ্টেণ্ট, আপোনাৰ দিন ৰাত টাইম টেবুল একো নাথাকে, ফাৰ্ষ্ট অফ অল আমাৰ টাইম টেবুল একো নাথাকে, আপুনি ঠাণ্ডা দিনৰ ৰাতিপুৱা 5 বজাৰ পৰা কাম কৰিব লগা হ'ব, কেতিয়াবা আপোনাৰ 2-3 দিন আপুনি শুবও টাইম নাপাব পাৰে, খাবও টাইম নাপাব পাৰে, গতিকে আপোনাৰ 9-to-5 মেইন কথাটো আপোনাৰ যোনে মানে দিন ৰাতি কাম কৰিব পাৰিব, টাইম টেবুলৰ একো অসুবিধা নাই, সেইটো এটা কথা আপোনাৰ। আৰু আপোনাৰ বহুতে ভাবে তাৰ কাৰণে আপোনাৰ বিগ বাজেট লাগে, একচুৱেলি বাজেটো বেছি নালাগে, কিন্তু আপুনি মেইনলি যদি মেনেজ কৰিব পাৰিব লাগে বিভিন্ন ভেণ্ডৰবিলাকত আপুনি কেনেকৈ কোঅৰ্ডিনেশ্যন কৰিছে, আৰু নেগচিয়েশ্যন স্কিলটো বহুত বেছি লাগে যে আপুনি কেনেকৈ নেগচিয়েশ্যন কৰিছে, আপুনি আপুনি কিমান

0: হয় বহুত বহুত প্ৰটকল হয় তাতে, ধৰি লওক মানে বহুত বেছি জাক জমক নাথাকে, কিন্তু আপোনাৰ প্ৰটকল বহুত থাকে, পুৰা টাইম টেবুলটো বহুত মেইনটেইন কৰিব লাগে। এক মিনিটত আপোনাৰ এইটো শেষ হ'ব লাগিব, দুই মিনিটত এইটো শেষ হ'ব লাগিব, আপোনাৰ ছাপ'জ অমু আপোনাৰ সেইটো কোন সময়ত বাজিব লাগিব, জনগণ মনত কোন সময়ত বাজিব লাগিব, অকণ অকণো আপোনাৰ ধৰি লওক হেৰি হ'ব নোৱাৰে। ঘৰত আপুনি বিয়া এখনে ডান্স কৰিছে তাতে আপোনাৰ লাইটটো গ'লেও একো নাই, কিন্তু আপুনি ইমাজিন কৰক ইয়াত চি এম ছাৰে ভাষণ দি আছে, আপোনাৰ কাৰেণ্ট গুচি গ'ল, এইটোতো মানে গভৰ্ণমেণ্ট ইভেণ্ট হ'ব নোৱাৰে। গতিকে বহুত বেছি ছিৰিয়াছ হয় বস্তুটো, গতিকে এইকেইটা মেইনলি ভুল ধাৰণা যে চব ইভেণ্টছ একে নহয়। আপুনি
1: খুব ধুনীয়াকৈ আপুনি বুজাই দিলে ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনৰ ভিতৰত প্ৰতিযোগিতামূলক ইমান চাকৰি হৈছে, চাকৰিৰ বজাৰত আপুনি নিজকে কিদৰে পৃথক বুলি ভাবে?
0: মেইনলিটো আপোনাক ক'ম যে এইটো আপোনাৰ ফ্ৰীডমটো বহুত আছে ইভেণ্ট মেনেজমেণ্টত, যে আপুনি যদি প্ৰাইভেট ইভেণ্ট হয় যে আপোনাৰ কৰ্পৰেটেই হওক বা আপোনাৰ কোনোবা আপোনাৰ ৱেডিং চুৱেডিং হওক, আপুনি নিজৰ ক্ৰিয়েটিভিটিটো বহুত দেখাব পাৰে। সেইটো কথা মেইনলি আপুনি নিজৰ মতে বহুত বস্তু প্লেন কৰি ক্লায়েণ্টক ইমপ্ৰেছ কৰিব পাৰে। গভৰ্ণমেণ্ট ইভেণ্টত সেই স্বাধীনতাটো অলপ কম থাকে, যিহেতু আপোনাৰ বহুত প্ৰটকলৰ মাজত কৰিব লগা হয়। আৰু আপোনাৰ চাকৰিৰ পৰা এইকাৰণে ভিতৰত হ'লে আপুনি নিজৰ আপুনি খিয়ালখুচি মতে আপুনি নিজৰ টাইম টেবুল মতে কাম কৰিব পাৰে। আপুনি ৰাতিপুৱা শুই উঠিয়েই অফিচ যাবই লাগিব বুলি কথা নাই, অভিয়াছলি কেতিয়াবা আপুনি ৰাতিপুৱা পাঁচটাতো যাব লাগিব, কিন্তু সেইবুলি আপুনি কেতিয়াবা গোটেই দিনটো আপুনি নগ'লেও একো ক্ষতি নাই। আপুনি মেইনলি মই ক'ম যে আপোনাৰ নিজৰ মতে আপুনি গোটেইখিনি প্লেন কৰি ল'ব পাৰে,
1: নিজৰ বাবে সময়খিনি উলিয়াব পাৰে,
0: উলিয়াব পাৰে আৰামছে, যে আপুনি নিজৰ টাইম টেবুলটো নিজে মেইনটেইন কৰিব পাৰে। লগতে আপুনি যদি এটা টীম লগত আপোনাৰ লগত গ্ৰ' কৰি গ্ৰ' কৰাইছে, যে যিটো টীমে আপুনি নাথাকিলেও বহুত বস্তু ল'ব পাৰে, তেতিয়া আপুনি নিজৰ কাৰণে বহুত সময় উলিয়াব
1: পাৰে,
0: সংস্থাপনো বেলেগ দিব পাৰে। হয়,
1: বৰ্তমানলৈ আপুনি বহুখিনি অনুষ্ঠানেই পৰিচালনা কৰিছে, গতিকে তাৰ ভিতৰত আপুনি পৰিচালনা কৰা এটা স্মৰণীয় অনুষ্ঠান যদি তাৰ বিষয়ে অকণমান বৰ্ণনা কৰে।
0: মানে প্ৰত্যেকটো ইভেণ্টতে আমাৰ আপোনাৰ ষ্ট্ৰেছফুল বা ফানি মমেণ্ট পিছত মানে বহুত সৃষ্টি হয়, স্মৰণীয় মুহূৰ্তটো বহুত আছে। তথাপি যদি মই ক'বলৈ যাওঁ, আমি 2020 এটা চৰকাৰী ইভেণ্ট এটা কৰিছিলোঁ, আপোনাৰ সৰু সজাই আছিলে, 2020 আপোনাৰ খেলো ইণ্ডিয়া ইউথ গেমছ গুৱাহাটীত হৈছিলে। তাৰে যিটো আপোনাৰ মানে আমি কাৰ্টেইন ৰেজাৰ বুলি কয় লঞ্চিং ইভেণ্ট এটা, তাতে আপোনাৰ থিম চং জাৰ্চি চাৰ্চি সেই গোটেইবিলাক লঞ্চ কৰা হৈছিলে। সেইটো আপোনাৰ তাতে আপোনাৰ তেতিয়াৰ আমাৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ছাৰো আছিলে আৰু ইউনিয়ন মিনিষ্টাৰ কিৰণ ৰিজিজু, লগতে অসম চৰকাৰৰ কেবিনেটৰ অলমষ্ট গোটেইকেইজন মিনিষ্টাৰেই তাতে প্ৰেজেণ্ট আছিল, আৰু আপোনাৰ অডিয়েঞ্চো বহুত আছিলে, মিডিয়া হাউচো বহুত ভৰ্তি হৈ আছিলে। তাতে আপোনাৰ এটা ফানি ইনচিডেণ্ট হৈছিলে কি, আমি তাতে আমি বহুতকেইটা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ লগত কোঅৰ্ডিনেশ্যন কৰি কামটো কৰিছিলোঁ, স্পৰ্টছ ডিপাৰ্টমেণ্টৰ পৰা আদি কৰি আপোনাৰ জনসংযোগৰ পৰা আৰু আপোনাৰ এমট্ৰনো জড়িত আছিলে। তেনেকৈ আপোনাৰ দিল্লীৰ পৰা অলপ এটা টীম এটা আহিছিলে, তেওঁলোকে মানে আপোনাৰ কিছুমান লেজাৰ শ্ব' আৰু কিছুমান এনেকৈ দেখাব, মানে চ' আপোনাৰ লেজাৰ ডান্স এটা আছিলে, ল'ৰা এজন মানে আপোনাৰ লেজাৰ ডান্স কৰিবলৈ ৰেডি হৈ আছে। আমি আচলতে প্ৰগ্ৰাম ছিকুৱেঞ্চ বনাই থোৱা আছিল, আমি এদিনৰ আগতেই গোটেইবিলাক ষ্টেজ ৰিহাৰ্চেল কৰি ৰেডি, যি প্ৰগ্ৰামৰ যিজন ইনচাৰ্জ আছিলে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটেৰী ছাৰ আছিলে, তেওঁলোকেও মানে গোটেইখিনি তেনেকৈ বুজাই থোৱা আছিলে, কোন সময়ত চি এম ছাৰক ষ্টেজৰ ওপৰলৈ লৈ যাব লাগিব, কোন সময়ত কোনটো কৰিব লাগিব, চব ৰেকি কৰি লৈ আহিছিলে। লাষ্ট সময়ত কি হ'ল, মানে এটা চি এম ছাৰে স্পীচ এটা দিব লাগে, সেইটো কৰি লঞ্চ হয় আৰু তাৰপিছতে মানে আপোনাৰ লেজাৰ শ্ব'টো ষ্টাৰ্ট হৈ যায়। তেনেকৈ লেজাৰ শ্ব'বোৰ চব ৰেডি হৈ আছে, কিন্তু প্ৰিন্সিপাল ছেক্ৰেটেৰী ছাৰে মানে বস্তুটো পাহৰি গ'ল, তেওঁলোকে মানে কি হ'ল চি এম ছাৰক ষ্টেজৰ ওপৰলৈ উঠাই লৈ গুচি গ'ল। চ' কোনোকো ধৰিব নোৱাৰা হ'ল বস্তুটো হ'ল কি, তাৰপিছত এংকৰো মানে থটমত খাই গ'ল যে হ'ল কি, মানে ছাৰহঁতো এতিয়া আহিব লগা নাছিলে, লেজাৰ শ্ব'টো পিছতে আহিব লগা আছিলে, এংকৰে মাতিব তেওঁলোকক যে ষ্টেজৰ ওপৰলৈ আহক এতিয়া জাৰ্চিটো লঞ্চ কৰিবলৈ, তেনেকৈ বস্তুটো ৰখি গ'ল। তাৰপিছত আমি এইটো আমাৰ মানে যিটো টীম আছিলে চব মানে আপোনাৰ হেৰি হৈ গৈছে, ডিমটিভেট হৈ গৈছে, কাৰণ লেজাৰ শ্ব'টো মানে বহুত কষ্ট কৰিছে আৰু ধুনীয়াও আছিলে, কিন্তু মানুহক দেখাবলৈ বৰ ধুনীয়া আছিলে, কিন্তু বস্তুটো নহ'ল আৰু, মানে যিটো ল'ৰাই কৰিছিলে ইমান প্ৰেক্টিছ কৰিছে সিও মানে বহি আছে দুখ দুখ কৰি। তাৰপিছত আমি কি কৰিলোঁ, পিছত প্ৰগ্ৰামৰ কিছুমান কিছুমান অলপ গেপ কিছুমান থাকে, মানে ছাপ'জ অমুক এটা ভাষণ দিব, এটা ভাষণ শেষ হোৱাৰ পিছত আৰু বহুত সময় ভাষণ চলি থাকিলে অডিয়েঞ্চো অলপ ব'ৰ হয়, তেতিয়া আমি এটা মানে কি কৰিলোঁ, মই আৰু মোৰ লগৰজন আমি ক'লোঁ যে এটা কাম কৰোঁ, মানে উইথ ইউ মানে যিহেতু গভৰ্ণমেণ্ট প্ৰগ্ৰাম হয় আমি তেওঁলোকক পাৰ্মিশ্যন ল'ব লগা, ছাৰৰ পৰা সুধিলোঁ যে এটা কাম কৰোঁ, আমি এই গেপটোতে আমি লেজাৰ শ্ব'টো ভৰাই দিওঁ। তাৰপিছত মানে সেই তেনেকৈ সেই গেপটোত ধৰিলে আপোনাৰ আমি সেই লেজাৰ শ্ব'টো আমি কৰাই দিলোঁ, কিন্তু অডিয়েঞ্চে গম নাপায় যে এই লেজাৰ শ্ব'টো ভাবিছে যে এতিয়া আছে, বা বেছিভাগ মানুহে গমেই নাপায় যে এই লেজাৰ শ্ব'টো আচলতে আছিলে আছিলে বেলেগ টাইমত, কিন্তু আমি কৰাই দিছোঁ বেলেগ টাইমত, মানে অডিয়েঞ্চেকো ধৰিব পৰা নাই, কিন্তু মানে সেই বস্তুবিলাক আপোনাৰ কোনো প্ৰেজেঞ্চ অফ মাইণ্ডটো লগাই পেলাই কামটো কৰা। বা কেতিয়াবা এনেকুৱা হয় যে আমি দুই তিনিটা আমাৰ ইভেণ্ট এনেকুৱা হৈছিলে, আমি 3 ঘণ্টা আগতে গম পাইছোঁ যে অমুকটো ইভেণ্ট এতিয়া কৰাই দিব লাগে, মানে ছাডেনলি প্লেন হৈছে। চ' সেইবিলাক আপোনাৰ মেমৰেবল মমেণ্ট আৰু এটা।
1: খুব ভাল লাগিলে। ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত যদি কোনোৱে নিজাকৈ আৰম্ভণি নকৰি চাকৰি কৰিব বিচাৰে,

0: কেনেধৰণৰ সুবিধা দেখিবলৈ পোৱা যায়?
1: আপোনাৰ বহুত জব আছে আপোনাৰ ইভেণ্ট মেনেজমেণ্টত, যেনেকৈ আপোনাৰ ইভেণ্ট প্লেনাৰ আছে আপোনাৰ বহুত কোম্পানীত, আপোনাৰ দেন ইভেণ্ট কোঅৰ্ডিনেটৰ থাকে, বা আপোনাৰ গ্ৰাফিক ডিজাইনৰ বহুত ৰিকুৱাৰমেণ্ট থাকে, ক্ৰিয়েটিভ, যেনেকৈ আপোনাৰ ভিডিঅ' এডিটিঙৰ বহুত অপশ্যন থাকে, মানে জবছ থাকে আপোনাৰ। তাৰপিছত আপোনাৰ ভলণ্টিয়াৰ কোঅৰ্ডিনেশ্যন কৰা, আপোনাৰ ছ'চিয়েল মিডিয়া মেনেজাৰ, তেনেকৈ আপোনাৰ বহুত পোষ্ট থাকে। চ' যিকোনো কোম্পেনীতে, আপুনি যিকোনো ইভেণ্ট মেনেজমেণ্ট কোম্পেনীতে আপোনাৰ যদি এইকেইটা স্কিল থাকে, আপুনি নিজে ষ্টাৰ্ট নকৰিলে এইবিলাক আপোনাৰ জবাবত আপুনি আৰামছে আপুনি তাত চাকৰি পাই যাব এইবিলাক পোষ্টত। আপোনাৰ যিকোনো ইভেণ্ট মেনেজমেণ্ট আপোনাৰ আপোনালোকৰ ভলণ্টিয়াৰ পৰা আদি কৰি আপোনাৰ তেনেকৈ ফুড এণ্ড বিভাৰেজ ছেকশ্যনতো আপোনাৰ বহুতখিনি অপশ্যন থাকে। চ' আপোনাৰ কেটাৰিং পাৰ্টটো আপুনি চাই দিব পাৰে, যদি আপোনাৰ সেইটো স্কিল, হোটেল মেনেজমেণ্ট যদি আপুনি কৰি আহিছে। মেইনলি আপোনাৰ মেইনলি মেনেজিং মেনেজমেণ্ট কেপাচিটি, মানে মেনেজমেণ্ট ৰোলবিলাক বেছি। চ' আপুনি ধৰি লওক কিটচেনৰ ষ্টাফটোক আপুনি প্ৰপাৰ ড্ৰেছ কৰি আহিছে নে নাই, প্ৰপাৰ মানে তেওঁলোকে খানাৰ কোৱালিটিটো মেইনটেইন কৰিছে নে নাই, চুপাৰভাইজাৰ জববিলাক থাকে আপোনাৰ। মেইনলি এইকেইটা জবত আপোনাৰ মানে এনৰোল হোৱাৰ চান্স বেছি থাকে ইভেণ্ট মেনেজমেণ্ট কোম্পানীত।
0: এই ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত আহিবলৈ বহুখিনি সংগ্ৰামৰ সন্মুখীন হোৱা দেখা যায়, হয়তো আপুনিও হৈছিলে সংগ্ৰামৰ সন্মুখীন, গতিকে কেনেকুৱা ধৰণৰ সংগ্ৰামৰ সন্মুখীন হৈছিলে?
1: মেইনলি হৈছে আপোনাৰ, মই প্ৰথমতে কৈছিলোঁ আজিকালি ইভেণ্ট মেনেজমেণ্ট বুলি ক'লে বহুতেই ইভেণ্ট মেনেজমেণ্ট কৰে, গতিকে কম্পিটিশ্যনটো বহুত বেছি হয়, গতিকে সেই কম্পিটিশ্যনত ছাৰ্ভাইভ কৰাটো আপোনাৰ টিচি থকাটো ইজি নহয়। যদি মই সেইটো সদায় বিশ্বাস কৰোঁ যে ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, যদি আপুনি বেষ্টটো দিব নোৱাৰে আপুনি আজিৰ পৃথিৱীত আপুনি টিকিব নোৱাৰে। গতিকে আপোনাৰ প্ৰথমটো হৈছে আপুনি ক্লায়েণ্ট পোৱাটো বহুত টান হয়, প্ৰথম ক্লায়েণ্টজন পোৱাটো। চ' আপোনাৰ সেই কথা, সেইকাৰণে আপোনাৰ কণ্টেক্সট কিছুমান লাগে। চ' নেটৱৰ্কিংটো বহুত বেছি ষ্ট্ৰং লাগে। চ' আপুনি নেটৱৰ্কিং ইভেণ্টছবিলাকত যাব লাগে আচলতে, কিছুমান ছেমিনাৰ টেমিনাৰত গৈ আপুনি হেৰি চেৰি কথা পাতিলে, কাৰণ আপোনাৰ আপুনি 4-5টা ইভেণ্ট কৰাৰ পিছত আপুনি আপোনাৰ মানুহে চিনি পোৱা হ'ব, বা আপোনাৰ মানুহে নিজেই বিচাৰিব বা হেৰি, কিন্তু প্ৰথমটো ব্ৰেকটো পোৱাটো বহুতেই টান হৈ যায়। গতিকে সেই ব্ৰেকটো পাবলৈতো আপোনাক সহজ কল ভাষাত ক'ব গ'লে আপোনাক নেটৱৰ্কিং আৰু আপোনাক ক্লায়েণ্টৰ সাংঘাতিক হেৰি এটা লাগিব, যে চাপ'জ চ'ৰ্চ কিছুমান লাগিব যাত গৈ গৈ আপুনি ইমপ্ৰেছ কৰিব পাৰে বা আপুনি তেওঁক কনভিন্স কৰাব পাৰে। এণ্টাৰপ্ৰেনাৰশ্বিপ মানে লাইনটোত আপোনাৰ সেই ষ্ট্ৰাগল ফেজটো পাৰ কৰাটো বহুত টান হয়। সেইখিনি সময়ত যদি পৰিয়ালৰ মানুহৰ আপোনাৰ ছাপৰ্ট পোৱা যায় ভাল হয়। আৰু যেনেকৈ মই মোৰ এই ক্ষেত্ৰত মই লাকি হ'ম, মানে মোৰ ৱাইফে মোক বহুত ছাপৰ্ট কৰিছে এই ক্ষেত্ৰত, গতিকে আপোনাৰ সেই ঘৰৰ মানুহৰ ছাপৰ্ট লাগিব ষ্ট্ৰাগল ফেজটোত, আৰু সেই ক্লায়েণ্ট বেছটোলৈ বা নেটৱৰ্কিংটো ষ্ট্ৰং লাগিব, যাতে আপোনাৰ কোন কোন জেগাত কেনেকুৱা অপৰচুনিটি আছে সেইটো আপুনি খবৰ কৰি থাকিব লাগিব। আৰু সেই নেটৱৰ্কৰ থ্ৰুদি গৈ পেলাই আপুনি কোনোবা ভাল এক্সপিৰিয়েঞ্চ ক্লায়েণ্ট মানে ভেণ্ডৰ এজনত লৈ গৈ তেওঁক কনভিন্স কৰাব লাগিব। তেনেকৈ 2-3টা ইভেণ্ট কৰাৰ পিছত আপোনাৰ অট'মেটিকেলি পিছত আপোনাৰ ক্লায়েণ্ট আহিবলৈ ষ্টাৰ্ট কৰিব।
0: প্ৰথমতে হয়তো বহুখিনি কষ্ট হ'ব, প্ৰথম কাষ্টমাৰটো পোৱাটো, তাৰপাছত পোৱা কেতিয়াবাতো মন চন বেয়াও লাগি যায়, ভাঙি পৰিব।
1: এনেকুৱা হয় আমাৰ, মানে আমি ইনফেক্ট এতিয়াও আমি যে বহুত যদি আমি মানে কামৰ কাৰণে চেষ্টা কৰোঁ, গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টতে হওক বা প্ৰাইভেটতে, আমি যেতিয়া আপুনি এপ্লাই কৰোঁ বা আমি যদি বিড কৰোঁ, চ' আমি চাগে 50টা বিড কৰিলে চাগে আমি চাগে হাৰ্ডলি 10টা বা 15টাহে আমাক ক্লিক হয়, বাকী জেলাত 30টা এতিয়াও আমাৰ ৰিজেক্ট হয়। মানে কম্পিটিশ্যন বহুত, এনেকুৱা নহয় চব কাম আমিয়ে পাম, গতিকে আপোনাৰ সেই তাৰ যদি আপুনি 30 দি পেলাই আপুনি নিজৰ কামখিনি কৰিব আৰু বেলেগতকৈ আপুনি কিয় মানে ইউনিক হয় সেই বস্তুটো আপোনাৰ দেখাব পাৰিব লাগিব, যে আপোনাক যদি কামটো দিয়ে যে তেওঁলোকে একো টেনশ্যন ল'ব নালাগে, আপুনি যদি একো খুঁটি একো এটা সুদ এটা নাৰাখে, মানে একো ফল নাথাকে,
0: আপোনাৰ
1: বিশ্বাসটো দিব পাৰিব লাগে। যদি দুবাৰমান আপুনি সেই কামটো কৰাই পেলাই বিশ্বাস দিব পাৰিছে যে আপোনাৰ আপুনি যদি ইভেণ্টটোৰ দায়িত্বটো আপোনাক দিছে, তেওঁলোকে একো টেনশ্যন ল'ব নালাগে, তেওঁলোকে আহি অকল এনজয় কৰিব, মানে প্ৰগ্ৰামটো চাব, চ' তেতিয়াহ'লে নেক্সট বাৰ সেই ডিপাৰ্টমেণ্টটো বা সেই ক্লায়েণ্টজনে অকল আপোনাকে বিচাৰিব মানে সেই ইভেণ্টটো কৰিবলৈ।
0: খুব ভাল লাগিলে, ইমান কম সময়ৰ ভিতৰতে ইমান সুন্দৰকৈ আপুনি ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ সংস্থাপন আৰু লগতে কেনেধৰণে নৱপ্ৰজন্মই এই ক্ষেত্ৰখনত স্বাৱলম্বী হ'ব পাৰে তাৰ বিষয়ে অৱগত কৰালে। ইয়াৰ লগে লগে অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় উকলি অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছো, ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান শুনিলে। আজিৰ অনুষ্ঠানৰ বিষয় আছিল ইভেণ্ট মেনেজমেণ্ট এজ আ কেৰিয়াৰ। অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছিল শ্যাম চৌধুৰী। অনুষ্ঠানটি ৰাত ধৰিলে শ্ৰুতি ডেকাই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠত এটি সুমধুৰ গীত।

ইমান পৰে শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠত সুমধুৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ক্ৰমে ৰীমাশ্ৰী শৰ্মা আৰু ছানী বৰ্মনৰ কণ্ঠৰ আধুনিক গীত।

ইমান পৰে শ্ৰোতাসকলে ৰীমাশ্ৰী শৰ্মা আৰু চানি বৰ্মনৰ কণ্ঠত আধুনিক গীত শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই শাশ্বতী তালুকদাৰে আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।

যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 135 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো ডিম্বেশ্বৰ দাসৰ কণ্ঠৰ লোকগীত।

ইমান পৰে শ্ৰোতাই ডিম্বেশ্বৰ দাসৰ কণ্ঠত লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো আজিৰ ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানটিত প্ৰথমে শুনাব লৈছো অনুৰাধা পৰোৱাল আৰু সংগীতবৃন্দৰ কণ্ঠত এই ভজনটি।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ শুনো আহক হৰিহৰণৰ কণ্ঠৰ এই ভজন্তী।

শ্ৰোতা, ৰামধেনু অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াম সুনিধি চৌহানৰ কণ্ঠৰ কেইটিমান গীত। প্ৰথমে শুনো আহক পৰিণীতা ছবিখনৰ পৰা এই গীতটি।

প্ৰশ্ৰোতা, আপোনালোকে শুনি আছে ৰামধেনু অনুষ্ঠানটি। আজি অনুষ্ঠানটি সজাই তোলা হৈছে সুনিধি চৌহানৰ কণ্ঠৰ কেইটিমান গীতেৰে। এইবাৰ আপোনালোকক শুনাব লৈছো মস্ত ছবিখনৰ পৰা সোনু নিগমৰ সৈতে পৰিৱেশন কৰা এই গীতটি, সুনিধি চৌহানৰ।

ৰশ্ৰুতা, এতিয়া শুনো আহক। সুৰজিৎ চৌহানৰ কণ্ঠত আন এটি গীত, ছবি নিউয়ৰ্ক।

প্ৰশ্ৰোতা, আজি ৰামধেনু শুনি আছে সুনিধি চৌহানৰ কণ্ঠৰ কেইটিমান গীতেৰে। অনুষ্ঠানৰ শেষত এবাৰ আপোনালোকলৈ আগবঢ়াইছো ৱান্স আপন এ টাইম ইন মুম্বাই ছবিখনৰ পৰা সুনিধি চৌহানৰ কণ্ঠৰ এই গীতটি।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াময়বোৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। প্ৰস্তুতা এতিয়া আপোনালোকলৈ আগবঢ়াইছো আজিৰ শেষৰটি অনুষ্ঠান, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত নিশাদ খানৰ চিতাৰ বাদন শুনিবলৈ পাব। তবলাত সংগত কৰিছে শাহাফত আহমেদ খানে। ৰাগ চন্দিনী কল্যাণ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত নিশাদ খানৰ সেতাৰ বাদন শুনিব পালে। ৰাগ চান্দিনী কল্যাণ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, নিশা 10:30 হোৱাৰ লগে লগে মই তুলিকাই সামৰিব লৈছো আমাৰ আজিৰ অধিৱেশন। কাইলৈ পুৱা 5:30 পৰা পুনৰ মুকলি কৰা হ'ব আমাৰ অনুষ্ঠানসূচী। আজিলৈ নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।